এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহ হ'ল নলবাৰীৰ বানেকুছিৰ শলমাৰীত স্থাপন কৰা পেপচিকো উদ্যোগৰ উৎপাদন কাৰ্যৰ আজি শুভাৰম্ভ অসম আৰু মেঘালয়ত বাহ্যিক সাহায্যপ্ৰাপ্ত প্ৰকল্পসমূহৰ গতি ত্বৰান্বিত কৰাৰ উদ্দেশ্যে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ ৰাজ্য চৰকাৰৰ 2026-27 বিত্তীয় বৰ্ষত মুঠ 2,29,646 পশুধনক বীমাৰ আওতালৈ অনাৰ লক্ষ্য লোকপিয়লৰ গৃহ গণনাৰ ক্ষেত্ৰত হাইলাকান্দি জিলাত 93.36% কাম সম্পূৰ্ণ ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান লাভ আৰু ৰাজ্যৰ বান আৰু খহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতিৰ দাবীৰে আজি দিল্লীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ আয়োজন।

0: এতিয়া শুনক বিতং বাতৰি। নলবাৰী জিলাৰ টিহু সমষ্টিৰ বানেকুচিৰ শোলমাৰীত স্থাপন কৰা পেপচিকো উদ্যোগটোৰ উৎপাদন কাৰ্য মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি শুভাৰম্ভ কৰিব। অনুষ্ঠানত নলবাৰী সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, টিহুৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ লগতে ৰাজ্য চৰকাৰৰ কেইবাগৰাকী শীৰ্ষ বিষয়া উপস্থিত থাকিব। এই অনুষ্ঠানৰ বাবে নলবাৰী জিলা প্ৰশাসনে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। নলবাৰীত এই বৃহৎ উদ্যোগ স্থাপনৰ জৰিয়তে জিলাখনৰ ঔদ্যোগিক বিকাশ, স্থানীয় অৰ্থনৈতিক উন্নয়ন আৰু কৰ্মসংস্থাপনৰ নতুন সুযোগ সৃষ্টি হ'ব বুলি আশা কৰা হৈছে। 778 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা পেপচিকো গ্ৰীণফিল্ড খাদ্য উৎপাদন কোম্পানীটোত কমেও 500 গৰাকী লোকে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে কৰ্মসংস্থাপন লাভ কৰিব। ইয়াত 75% মহিলা কৰ্মচাৰীয়েও নিয়োগৰ সুবিধা লাভ কৰিব। উদ্যোগটোৰ উৎপাদন ক্ষমতা বছৰি 22,000-23,000 মেট্ৰিক টন বুলি প্ৰকাশ কৰা হৈছে। এই উদ্যোগৰ পৰা জিলাবাসীয়ে লাভ কৰিবলগীয়া সুফল আৰু আজিৰ উদ্বোধনী অনুষ্ঠান সন্দৰ্ভত এয়া আমাৰ নলবাৰীৰ সংবাদদাতা ৰমেন কলিতা।
1: নলবাৰী জিলাৰ টিহু বিধানসভা সমষ্টিৰ বানেকুচিৰ শলমাৰীত স্থাপন কৰা পেপচিকো উদ্যোগটো আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দিনৰ ভাগত আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। ইতিমধ্যে আজিৰ উদ্বোধনী অনুষ্ঠানৰ বাবে জিলা প্ৰশাসন আৰু উদ্যোগ কৰ্তৃপক্ষই সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে কালি নিজেই উদ্যোগস্থলীত উপস্থিত হৈ প্ৰস্তুতি নিৰীক্ষণ কৰে। উল্লেখযোগ্য যে নলবাৰীত এই বৃহৎ উদ্যোগ স্থাপনে অঞ্চলটোৰ ঔদ্যোগিক বিকাশ আৰু স্থানীয় অৰ্থনীতি আৰু সম্ভাৱ্য কৰ্মসংস্থাপনৰ ক্ষেত্ৰত নতুন সুযোগৰ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে। অঞ্চলটোৰ 44.20 একৰ ভূমিয়ে সামৰা এই প্ৰকল্পটোত প্ৰায় 500 লোকে প্ৰত্যক্ষ আৰু পৰোক্ষ কৰ্মসংস্থাপন লাভ কৰিব বুলিও আশা কৰিছে।
0: অসম আৰু মেঘালয়ত বাহ্যিক সাহায্যপ্ৰাপ্ত প্ৰকল্পসমূহৰ গতি ত্বৰান্বিত কৰাৰ উদ্দেশ্যে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী ক্ৰমে ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কনৰাড কে চাংমাই কালি নতুন দিল্লীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ কৰে। কৰ্তব্য ভৱনত অনুষ্ঠিত এই গুৰুত্বপূৰ্ণ বৈঠকত উত্তৰ পূৰ্বাঞ্চলৰ মূলধনী ব্যয় বৃদ্ধি কৰা আৰু বাহ্যিক সাহায্যপ্ৰাপ্ত প্ৰকল্পৰ জৰিয়তে ভৌগোলিক তথা আন্তঃগাঁথনি উন্নয়নৰ বাবে নতুন বিনিয়োগৰ পথ মুকলি কৰা সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয়। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সামাজিক মাধ্যমযোগে কয় যে দুয়োখন ৰাজ্যত বাহ্যিক সাহায্যপ্ৰাপ্ত প্ৰকল্পসমূহৰ গতি ত্বৰান্বিত কৰিবলৈ কেন্দ্ৰীয় বিত্তমন্ত্ৰী সীতাৰমণক আহ্বান জনোৱা হৈছে। শ্ৰীমতী সীতাৰমণে এই দিশত ইতিবাচক সঁহাৰি জনোৱা বুলি তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অঞ্চলটোৰ উন্নয়নমূলক কাৰ্যসূচী আগবঢ়াই নিবলৈ কেন্দ্ৰীয় চৰকাৰে বিশেষ গুৰুত্ব দিব বুলি আশ্বাস দিছে। ৰাজ্য চৰকাৰৰ তৰফৰ পৰা জাৰি কৰা প্ৰেছ বিবৃতি অনুসৰি কালিৰ বৈঠকখনে উত্তৰ পূৰ্বাঞ্চলৰ বিকাশ আৰু আন্তঃগাঁথনিৰ ক্ষীপ্ৰ উন্নয়নৰ দিশৰ পৰা বিশেষ তাৎপৰ্য বহন কৰিছে। আলোচনাকালত দিল্লীৰ অসম ভৱনৰ আৱাসিক আয়ুক্ত কবিতা পদ্মনাভৰ লগতে কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ কেইবাগৰাকীও জ্যেষ্ঠ বিষয়া উপস্থিত থাকে। ৰাজ্য চৰকাৰে পশুধনৰ বীমা সেৱা লাভ আৰম্ভ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা পুঁজি বিচাৰিছে। এই পুঁজিৰে 2026-27 বিত্তীয় বৰ্ষৰ ভিতৰত প্ৰাৰম্ভিক পৰ্যায়ত মুঠ 229,644 পশুধনক বীমাৰ আওতালৈ অনাৰ লক্ষ্য লোৱা হৈছে। পশুপালন আৰু পশু চিকিৎসা বিভাগে ৰাষ্ট্ৰীয় পশুধন অভিযানৰ অধীনত এই বীমা সেৱা আঁচনি ৰূপায়ণ কৰিব। বিভাগীয় তথ্য অনুসৰি আঁচনিখনৰ ৰূপায়ণৰ বাবে কেন্দ্ৰীয় চৰকাৰে 2,11,25,000 টকা প্ৰদান কৰিছে। আঁচনিখনৰ বাবদ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা 23,47,000 টকা ব্যয় কৰা হ'ব। কেন্দ্ৰীয় চৰকাৰে পুঁজিৰ ব্যৱহাৰ অনুসৰি পৰৱৰ্তী সময়ত অধিক ধন প্ৰদান কৰিব। আঁচনিখনৰ অধীনত ডাঙৰ পশুৰ ভিতৰত গাখীৰ দিয়া গৰুৰ ক্ষেত্ৰত 30,000, গাখীৰ দিয়া ম'হৰ ক্ষেত্ৰত 40,000 আৰু ভেড়া ছাগলী গাহৰিৰ ক্ষেত্ৰত 3,000 টকা ধাৰ্য কৰা হৈছে। গাখীৰ দিয়া গৰুৰ ক্ষেত্ৰত এবছৰৰ বাবে 873 টকাৰ প্ৰিমিয়াম ধাৰ্য কৰা হৈছে। এই প্ৰিমিয়ামৰ 85% অৰ্থাৎ 742 টকা ৰাজসাহায্য হিচাপে দিয়া হ'ব। গাখীৰ দিয়া ম'হৰ ক্ষেত্ৰত এবছৰৰ বাবে 1,164 টকাৰ প্ৰিমিয়াম নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰে 999 টকা চৰকাৰে প্ৰদান কৰিব। কৃষকে প্ৰিমিয়ামৰ 15% অৰ্থাৎ 13 টকা দিব লাগিব। গৰু আৰু ম'হৰ ক্ষেত্ৰত প্ৰতিটো হিতাধিকাৰী পৰিয়ালৰ বাবে 10টা পশুধনত সীমাবদ্ধ কৰা হৈছে। হিতাধিকাৰীয়ে ভেড়া আৰু ছাগলীৰ ক্ষেত্ৰত সৰ্বাধিক 100টা আৰু গাহৰিৰ ক্ষেত্ৰত 50টালৈকে বীমা কৰাৰ সুবিধা লাভ কৰিব। বান, ঘূৰ্ণীবতাহ, দুৰ্ভিক্ষ বা অন্য আকস্মিক পৰিস্থিতি, ব্লেক কোৱাৰ্টাৰ ৰোগ, হেমৰাজিক, ছেপ্টিকেমিয়াৰ, চবকা, এন্থ্ৰাক্স আদি ৰোগত আক্ৰান্ত হৈ পশুধনৰ মৃত্যু হলে হিতাধিকাৰীয়ে বীমাৰ ধন লাভ কৰিব। পশুধন বীমা আঁচনিৰ সন্দৰ্ভত বিভাগীয় মন্ত্ৰী নীলিমা দেৱীয়ে সাংবাদিকৰ আগত এইদৰে কয়।
2: পশুপালন বিভাগৰ উদ্যোগত এখন এনেকুৱা বীমা, আগতে এনেকুৱা আছিল খেতি মাটি যিবিলাক আছে, খেতি বাতি কৰে যিবিলাক, তেনেকুৱাবিলাক ইঞ্চিয়ৰৰ ব্যৱস্থা আছিল, মানুহৰ ইঞ্চিয়ৰ ব্যৱস্থা আছিল। এইবাৰ আমাৰ যিবিলাক পশুধন, পশুধন ইঞ্চিয়ৰ কৰাৰ এটা ব্যৱস্থা আমাৰ ইতিমধ্যে হাতত লৈছে। ইয়াত আমাৰ ডাঙৰ জীৱ পোহনীয়া জীৱ জন্তুৰ পৰা আৰম্ভ কৰি আৰু সৰুলৈকে ইঞ্চিয়ৰ কৰি উঠি তেওঁলোকৰ নিজাকে 13 টকা আৰু বাকী 87% অসম চৰকাৰৰ পৰা পাব ক্ষতিপূৰণটো। এইটো মানে ব্যৱস্থা আমাৰ অসম চৰকাৰৰ পশুপালন বিভাগে আজি ইয়াত শুভাৰম্ভ কৰিছে। ইয়াৰ পিছত এতিয়া আমি পৰ্যায়ক্ৰমে এটা বহু প্ৰচাৰ কৰিম। এতিয়া চাওক আমাৰ বাজাজৰ জৰিয়তে এইটো আমাৰ বাজাজ দায়িত্ব দিয়া হৈছে, এইটো ইঞ্চুৰেঞ্চ।

0: সেইখিনি আৰু এটা নম্বৰ এতিয়া মোৰ ঠিক মনত নাই, আজি নতুনকৈ এটা লঞ্চ হৈছে নাম্বাৰ এটা, সেই নম্বৰটোত তেওঁলোকেতো আমি প্ৰচাৰ কৰি দিম, সেই নম্বৰটোৰ লগত যোগাযোগ কৰিলে তেওঁলোকে পাই যাব। আৰু তাৰ উপৰি আমাৰ ডিষ্ট্ৰিক্টতো আমাৰ ভেটেনাৰী ডিপাৰ্টমেণ্ট আছে, গতিকে তেওঁলোকেও এই বিশেষকৈ এই দায়িত্ব যিসকল কৰ্মচাৰী আছে বা বিষয়া আছে তেওঁলোকে এইটো প্ৰচাৰ ক্ষেত্ৰত আগভাগ ল'ব।
1: ইপিনে প্ৰধানমন্ত্ৰীৰ ফচল বীমা যোজনা ৰূপায়ণৰ ক্ষেত্ৰত অসমে দেশৰ ভিতৰতে শীৰ্ষস্থান লাভ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰি কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শিতাৰে কৃষক কল্যাণৰ সংকল্প সাৰথি কৰি ৰাজ্যৰ কৃষিখণ্ডই এই উল্লেখযোগ্য স্বীকৃতি লাভ কৰিছে। কৃষি বিভাগে চলিত বছৰ প্ৰায় 20,000 বিঘা ভূমিত মাখনা খেতি কৰাৰ লক্ষ্য স্থিৰ কৰিছে। এই অভিযানৰ অংশ হিচাপে উপযুক্ত অঞ্চল চিনাক্তকৰণৰ লগতে মাখনাৰ বীজ বিতৰণ আৰু কৃষকসকলক প্ৰশিক্ষণ দিয়াৰ কাম শীঘ্ৰে আৰম্ভ হ'ব। কৃষিমন্ত্ৰী পীয়ুষ হাজৰিকাই কালি জনতা ভৱনত অনুষ্ঠিত এখন পৰ্যালোচনা বৈঠকত এনে কামসমূহ ত্বৰান্বিত কৰাৰ উদ্দেশ্যে অনাগত সময়ত অধিক সংখ্যক কৃষকক মাখনাৰ বীজ প্ৰদানৰ বাবে বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়ে। বৈঠকত মন্ত্ৰীগৰাকীয়ে ৰাজ্যত মাখনা অভিযান, ৰাষ্ট্ৰীয় খোৱাতেল অভিযান, তৈলখেজুৰ, ফলৰ পুলি বিতৰণৰ অগ্ৰগতি, উদ্যান শস্যৰ প্ৰসাৰ আৰু কৃষকসকলৰ বাবে অতিৰিক্ত আয়ৰ সুযোগ সৃষ্টি কৰাৰ লক্ষ্যৰে ৰূপায়ণ কৰা ব্যৱস্থাসমূহ পৰ্যালোচনা কৰে। এতিয়ালৈকে লাভ কৰা অগ্ৰগতিৰ বুজ লৈ শ্ৰীহাজৰিকাই তৈলখেজুৰৰ খেতিৰ সম্প্ৰসাৰণত গুৰুত্ব দিবলৈ নিৰ্দেশ দিয়ে। ৰাজ্যৰ যোৱা মাহত তৈলখেজুৰ ৰোপণৰ নিৰ্ধাৰিত লক্ষ্যত 99.5% সাফল্য লাভ কৰা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে অভিযানৰ লক্ষ্যত উপনীত হোৱাৰ বাবে তৈলখেজুৰৰ ৰূপায়ণৰ কাম ত্বৰান্বিত কৰিবলৈও কয়। লোকপিল 2027ৰ প্ৰথম পৰ্যায়ত গৃহ গণনাৰ ক্ষেত্ৰত হাইলাকান্দি জিলাই 93.36% কাম সম্পূৰ্ণ কৰি ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান অধিকাৰ কৰিছে। জিলাখনৰ 6টা অঞ্চলত গৃহ গণনাৰ কাম 100% সম্পূৰ্ণ হৈছে। ৰাজ্যৰ লোকপিয়লৰ উপ মহাপঞ্জীয়ক ভাৰতী চন্দাই এই বিষয়ে প্ৰকাশ কৰিছে। জিলাখনৰ আয়ুক্ত জয় বিকাশৰ নেতৃত্বত সুন্দৰভাৱে এই কাম সম্পন্ন হৈছে বুলি তেওঁ উল্লেখ কৰে। আনহাতে 74% কাম সম্পূৰ্ণ কৰি বিশ্বনাথ জিলা দ্বিতীয় স্থানত আছে বুলিও কোৱা হৈছে। বৰাক উপত্যকাৰ শ্ৰীভূমি আৰু কাছাৰ জিলাত 36% আৰু 14% কাম সম্পূৰ্ণ হৈছে বুলি উপ মহাপঞ্জীয়কগৰাকীয়ে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় শক্তি আৰু সম্পদ প্ৰতিষ্ঠানৰ উদ্যোগত গুৱাহাটী বিশ্ববিদ্যালয়ত কালি 2027ৰ বিশ্ব বহনক্ষম উন্নয়ন শীৰ্ষ সন্মিলনৰ শুভাৰম্ভ অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত উত্তৰ পূৰ্বাঞ্চলৰ জলবায়ু সহনশীলতা আৰু বহনক্ষম উন্নয়ন সন্দৰ্ভত আলোচনা কৰা হয়। অনুষ্ঠানত অংশ লৈ ৰাজ্যৰ বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয় যে অদূৰ ভৱিষ্যতত জলবায়ু পৰিৱৰ্তন আৰু বহনক্ষম উন্নয়নৰ বিষয় দুটা অত্যন্ত গুৰুত্বপূৰ্ণ হৈ পৰিব। অসমৰ বাবে উন্নয়ন আৰু ঔদ্যোগিকীকৰণৰ সমান্তৰালভাৱে কিদৰে পৰিৱেশ বহনক্ষম আৰু জলবায়ু অনুকূল কৰি ৰাখিব পাৰি সেই বিষয়ে এই কাৰ্যসূচীত আলোচনা কৰা হয় বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
2: আজি টেৰীৰ সহযোগত ইয়াতে অহা বছৰ যিখন ৱৰ্ল্ড ছাষ্টেইনেবল ডেভেলপমেণ্ট সামিট দিল্লীত হ'বলৈ গৈ আছে তাৰ কাৰ্টেন ৰেজাৰ প্ৰগ্ৰেম ইয়াত হৈছিলে গুৱাহাটী ইউনিভাৰ্চিটিত। আমাৰ কাৰণে এই ছাষ্টেইনেবল ডেভেলপমেণ্ট বহনক্ষম উন্নয়ন অত্যন্ত প্ৰয়োজনীয় আৰু সেইকাৰণে আজি মই ইয়াত যথেষ্ট অভিজ্ঞ ব্যক্তি আছে, টেৰীতো যথেষ্ট অভিজ্ঞ ব্যক্তি আছে বা ইয়াৰ লগত জড়িত ব্যক্তিসকলৰ অভিজ্ঞতাই আমাক এই উন্নয়নক বহনক্ষম কৰি কেনেকৈ উন্নয়ন কৰিব পাৰি তাৰ যিটো ডাইৰেকশ্যন সেই ডাইৰেকশ্যনটো অসম চৰকাৰক দিবৰ কাৰণে অনুৰোধ কৰিছোঁ যাতে আমি আমাৰ উন্নয়ন উদ্যোগীকৰণ সকলো একেলগে কৰিব পাৰোঁ, তাৰ লগে লগে ভৱিষ্যৎ প্ৰজন্মৰ কাৰণে এখন সুন্দৰ পৃথিৱী আমি গঢ়ি ৰাখিব পাৰোঁ, সুন্দৰ পৃথিৱী জীয়াই ৰাখিব পাৰোঁ। গতিকে এই ধৰণৰ কথাৰ কাৰণে মই আজি ইয়ালৈ আহি সকলোৰে লগত কিছু সময় কটালোঁ আৰু সকলোকে মই ধন্যবাদ দিছোঁ আৰু ভৱিষ্যতে মাৰ্চ মাহত হ'বলগীয়া এই সামিটলৈ শুভেচ্ছা জনাইছোঁ আৰু খুব সুন্দৰভাৱে অসম চৰকাৰৰ তাক সহযোগিতাৰে কামখিনি আগবঢ়াই নিব।
1: অসমৰ বান আৰু খহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতিৰ দাবীৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি দিল্লীত এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ আয়োজন কৰিছে। বজালী জিলাৰ পাঠশালাত অনুষ্ঠিত অসম যুৱ পৰিষদৰ এখন বৈঠকৰ পাছত পৰিষদৰ সাধাৰণ সম্পাদক বিজন বায়নে কালি কয় যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে জন্মলগ্নৰে পৰা ৰাজ্যৰ বান আৰু খহনীয়াৰ স্থায়ী সমাধানৰ বাবে দাবী উত্থাপন কৰি আহিছে। কেৱল ৰাজ্যিক পৰ্যায়ত এই সমস্যা সমাধানৰ চেষ্টা চলাই থাকিলে ইয়াৰ স্থায়ী সমাধান সম্ভৱ নহয় বুলিও তেওঁ উল্লেখ কৰে। কয় যে অসমৰ এই সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দি কেন্দ্ৰীয় চৰকাৰে বিজ্ঞানসন্মত আৰু দীৰ্ঘম্যাদী পৰিকল্পনাৰে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। এই উদ্দেশ্যে নতুন দিল্লীৰ কনষ্টিটিউচন ক্লাবৰ স্পীকাৰ অডিটৰিয়ামৰ পৰিষদৰ উদ্যোগত এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ আয়োজন কৰা হৈছে। এই আলোচনা চক্ৰত দেশৰ বিশিষ্ট সাংবাদিক তথা ৰাজনৈতিক বিশ্লেষক ৰাজদীপ সৰদেশাই, জলসম্পদ বিজ্ঞানী তথা গুৱাহাটী আই আই টিৰ অধ্যাপক ডঃ অৰূপ কুমাৰ শৰ্মা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ ভাগৱত প্ৰাণদুৱৰা, লেখক সমালোচক তথা জলসম্পদ বিষয়ৰ বিশেষজ্ঞ ডঃ সঞ্জয় হাজৰিকা আৰু বিবিচি এছিয়া পেচিফিকৰ লিড এডিটৰ শচীন গগৈকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। ৰাজ্যৰ জিলা আয়ুক্তসকলৰ এখন দুদিনীয়া সন্মিলন অহা দেওবাৰ আৰু সোমবাৰে যোৰহাটত অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জিলা আয়ুক্তসকলৰ এই সন্মিলনত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। এই সন্মিলনৰ

0: দিনা মুখ্যমন্ত্ৰীয়ে যোৰহাটৰ চিনামৰা চাহ বাগিচাত জিলাখনৰ নৱনিৰ্মিত আয়ুক্তৰ কাৰ্যালয়টো আনুষ্ঠানিকভাৱে মুকলি কৰিব। সেইদিনাই চিনামৰাৰ সভাগৃহত আয়ুক্তসকলৰ দুদিনীয়া সন্মিলন আৰম্ভ হ'ব আৰু এই সন্মিলনত মুখ্যমন্ত্ৰীৰ উপস্থিতিত প্ৰতিখন জিলাৰ বিভিন্ন বিভাগৰ উন্নয়নমূলক কাম কাজৰ বিস্তৃত পৰ্যালোচনা কৰা হ'ব। উল্লেখযোগ্য যে চিনামৰা চাহ বাগিচাৰ প্ৰায় 12 বিঘা ভূমি সামৰি যোৰহাট জিলা আয়ুক্তৰ 5 মহলীয়া কাৰ্যালয়টো নিৰ্মাণ কৰা হৈছে। নতুন কাৰ্যালয়টোৰ সৈতে উন্নত সা সুবিধাযুক্ত সভাগৃহৰ লগতে প্ৰেক্ষাগৃহও সংলগ্ন হৈ আছে। মুখ্যমন্ত্ৰীয়ে লগতে লোক নিৰ্মাণ বিভাগে চিনামৰা ৰেল ক্ৰছিঙৰ ওপৰত নিৰ্মাণ কৰা 540 মিটাৰ দৈৰ্ঘৰ ৰেল অভাৰ ব্ৰিজখনো মুকলি কৰিব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক সঞ্জীৱনী পাঠকৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
1: অসম আৰু মেঘালয়ত বাহ্যিক সাহায্যপ্ৰাপ্ত প্ৰকল্পসমূহৰ গতি ত্বৰান্বিত কৰাৰ উদ্দেশ্যে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কালি নতুন দিল্লীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ কৰাৰ বাতৰিটোক দি আছাম ট্ৰিবিউন, দ্য চেণ্টিনেল, অসমীয়া খবৰ আৰু নিয়মীয়া বাৰ্তা কাকতে আলোকচিত্ৰসহ প্ৰথম পৃষ্ঠাত স্থান দিছে। শেহতীয়াকৈ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগে জাৰি কৰা এখন জাননী অনুসৰি ৰাজ্য চৰকাৰে 22খন সংৰক্ষিত বনাঞ্চলৰ 239 হেক্টৰ ভূমিত 39টা প্ৰকল্প ৰূপায়ণৰ বাবে অনুমোদন দিছে। ইয়াৰ বাবে ৰাজ্য চৰকাৰে সংৰক্ষিত বনাঞ্চলসমূহৰ ভূমিৰ শ্ৰেণী পৰিৱৰ্তনৰ বাবে কেন্দ্ৰৰ ওচৰত দাখিল কৰা প্ৰস্তাৱত অনুমোদন লাভ কৰা বাতৰিটো দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। ইৰাণৰ ইছলামিক ৰিভলিউচনাৰী গাৰ্ড কৰে বিগত 2টা দিনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৌবাহিনীৰ যুদ্ধ জাহাজক লক্ষ্য কৰি বেলিষ্টিক ক্ষেপণাস্ত্ৰৰে আক্ৰমণ চলোৱাৰ প্ৰত্যুত্তৰত আমেৰিকাই কালি ইৰাণৰ 5খন তৈল পৰিবাহী জাহাজত আক্ৰমণ চলাই ধবংস কৰাৰ বাতৰিটো অসমীয়া প্ৰতিদিন আৰু দৈনিক জনমভূমি কাকতে আলোকচিত্ৰসহ প্ৰকাশ কৰিছে। অহা 6 অক্টোবৰত হ'বলগীয়া নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে ৰাজ্যিক নিৰ্বাচন আয়োগে অধিসূচনা জাৰি কৰাৰ লগে লগে সমষ্টিটোত প্ৰস্তুতি আৰম্ভ হৈছে। এই বাতৰিটো দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বান বিধ্বস্ত উজনি অসমৰ খেতিপথাৰত খেতিয়কে দ্বিতীয়বাৰলৈ কৰা ধান খেতিত সুৰপোকৰ উপদ্ৰৱে গুৰুতৰ ৰূপ লোৱা বাতৰিটো আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: অইল ইণ্ডিয়া লিমিটেডৰ উদ্যোগত আৰু ভাৰতীয় ফুটবল সংস্থা তথা অসম ফুটবল সংস্থাৰ তত্বাৱধানত দুলীয়াজানৰ নেহৰু ময়দানত অহা 21 ছেপ্টেম্বৰৰ পৰা 3 অক্টোবৰলৈ 9ম অইল ইণ্ডিয়া গোল্ড কাপ ফুটবল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। প্ৰতিযোগিতাত স্পৰ্টছ ক্লাব দিল্লী, শ্বিলং লাজং এফ চি, পাঞ্জাব এফ চি, নৰ্থ ইষ্ট ইউনাইটেড এফ চি গুৱাহাটী, এন আৰ এল নুমলীগড়, লেওলেন এফ চিকে ধৰি কেইবাটাও আগশাৰীৰ ফুটবল দলে অংশ ল'ব। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। নলবাৰীৰ বানেকুছিৰ শলমাৰীত স্থাপন কৰা পেপচিকো উদ্যোগৰ উৎপাদন কাৰ্যৰ আজি শুভাৰম্ভ। অসম আৰু মেঘালয়ত বাহ্যিক সাহায্যপ্ৰাপ্ত প্ৰকল্পসমূহৰ গতি ত্বৰান্বিত কৰাৰ উদ্দেশ্যে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ। ৰাজ্য চৰকাৰৰ 2026-27 বিত্তীয় বৰ্ষত মুঠ 229,644 পশুধনক বীমাৰ আওতালৈ অনাৰ লক্ষ্য। লোকপিয়লৰ গৃহ গণনাৰ ক্ষেত্ৰত হাইলাকান্দি জিলাত 93.36% কাম সম্পূৰ্ণ, ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান লাভ। আৰু ৰাজ্যৰ বান আৰু খহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতিৰ দাবীৰে আজি দিল্লীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ আয়োজন।
2: লাগে আকাশবাণী ডিফু জাইমেক এবং ওমলাকে এফএম বেন অলং পেন মেগাহার্স ফারোই সিরা তকবরা সিরকে আপলা পেন নাংলিটুম নিউজ অন এয়ার এপ অলং পেনটা জাইমেক আর জৈক লংজি আদুন্ধু হিন্দি লামার জানালু না যায় মেঘ আং ডেং লং পেন কেচেং সিয়ালুন আর জেক সিনাং আলামার জানামেন লাকে কাচ্চে ধাগে আলু না লামথে দিল পারদেসি হো গেয়া কিলো না বাংলা তামাঙ্গেশকার লাপেন কুমার সানু তাংতে আর জেক সিনাং লবাং সলুন

0: lapuan apor dang litung asamis lamar jan aluna jai mek ang deng along pen ason son alun arjuik long tanglo lake akashwani dipu jai mek wang bom lake fm ben along pen megahertz pharoi sira tok bor sir ke apla pen ang litung news on air app along pen ta jai mek arjuik long ji
1: প্রতিটো বেংকৰ বাবে বেলেগ বেলেগ কেওয়াইসি পেপাৰ্স যদি এটা হিচাপি হলেতেন
2: আছে নহয় দেউতা সিকেওয়াইসি আইডি
1: সিকেওয়াইসি মানে
2: বেংকে আপোনাৰ কেওয়াইসি বিৱৰণ সিকেওয়াইসি ৰেজিষ্টাৰ আপলোড কৰে আৰু জৰ পৰা আপুনি পাই ইউনিক 14 ডিজিটৰ সিকেওয়াইসি আইডি যি সকলো আৰ্থিক লেনদেনত বৈধ হৈ পৰে এঠাইত কেওয়াইসি আপডেটৰে বাকী বেংক আৰু বিত্তীয় সংস্থাটো আপডেট হৈ পৰে
1: বাহ আৰবিআইয়ে কয়
2: কেওয়াইসি সুৰক্ষিত বেংকিংৰ দিশলৈ প্ৰথম পদক্ষেপ

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এতিয়াৰ মুখ্য বাতৰিৰ সৈতে মই পুলক গগৈ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি নলবাৰী জিলাৰ শলমাৰীত স্থাপন কৰা পেপচিকো উদ্যোগটোৰ উৎপাদন কাৰ্যৰ শুভাৰম্ভ কৰি কয় যে ইয়াৰ জৰিয়তে নামনি অসমৰ 7,000 কৃষক উপকৃত।

হ'ব। শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে শিলচৰৰ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিভিন্ন ৱাৰ্ডৰ প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে। আসন্ন উৎসৱৰ সময়ছোৱাত যাত্ৰীসকলৰ সুবিধা বৃদ্ধিৰ লগতে অতিৰিক্ত যাত্ৰীৰ ভিৰ নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে উত্তৰ পূব সীমান্ত ৰেলৱে 4খন অতিৰিক্ত বিশেষ ৰেলৰ সেৱাৰ সম্প্ৰসাৰণৰ সিদ্ধান্ত লৈছে। অহা 6 অক্টোবৰত হ'বলগীয়া নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে ৰাজ্যিক নিৰ্বাচন আয়োগে অধিসূচনা জাৰি কৰাৰ লগে লগে সমষ্টিটোত প্ৰস্তুতি আৰম্ভ হৈছে। বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত আত্মহননৰ বিৰুদ্ধে সজাগতা কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ৰাজ্যৰ বিভিন্ন ঠাইত আজি জ্ঞানপীঠ বঁটাৰে সন্মানিত কবি নীলমণি ফুকনৰ 95 সংখ্যক উপজাত দিন উদযাপন কৰা হৈছে। ধেমাজি জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰই ঋণৰ নামত আবেদনকাৰীসকলৰ পৰা অবৈধ ধন দাবী আৰু উৎকোচ লোৱাৰ অভিযোগ তুলি আজি অসম জাতীয়তাবাদী যুৱ পৰিষদে বিভাগটোৰ বিৰুদ্ধে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। কাছাৰ আৰক্ষীয়ে যোৱা নিশা বাছকান্দি আৰক্ষী চকীৰ অধীনৰ আলগাপুৰৰ এটা গুদামত অভিযান চলাই 17 কুইণ্টল বাৰ্মি চাফুগুটি জব্দ কৰে আৰু অইল ইণ্ডিয়া লিমিটেডৰ উদ্যোগত আৰু ভাৰতীয় ফুটবল সংস্থা তথা অসম ফুটবল সংস্থাৰ তত্বাৱধানত দুলিয়াজানৰ নেহৰু মৈদানত অহা 21 ছেপ্টেম্বৰৰ পৰা 3 অক্টোবৰলৈ 9ম অইল ইণ্ডিয়া গোল্ড কাপ ফুটবল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। আমাৰ এতিয়াৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15 শুনিবলৈ পাব।

0: labang so luna long lunse pu ki lun ke lapu hen lo hako welong bi lapen harlong bi kapin chong tekang aporom si non puanta ingthum ikbom adamasarta angdeng angdeng si hako penta pathik det lasi hemari rong phar koson si asu geche pare dun angdeng kilun ma arju iklong tanglo laki akashwani diphu
1: যদি এটাই চাবি হলহেঁতেন
2: আছে নহয় দেউতা CKYC আইডি
1: CKYC মানে
2: বেংকে আপোনাৰ KYC বিৱৰণ CKYC ৰেজিষ্টাৰ আপলোড কৰে আৰু যৰ পৰা আপুনি পাই ইউনিক 14 ডিজিটৰ CKYC আইডি যি সকলো আৰ্থিক লেনদেনত বৈধ হৈ পৰে এঠাইত KYC আপডেটৰে বাকী বেংক আৰু বিত্তীয় সংস্থাটো আপডেট হৈ পৰে
1: বাহ RBI এ কয়
2: KYC সুৰক্ষিত বেংকিংৰ দিশলৈ প্ৰথম পদক্ষেপ
0: আদুন্থু আকাশবাণী ডিফু ষ্টেচন আলং পেনকাপাচেটাক চেং ৱৰ্ল্ড ছুচাইড ডে

0: সমূহ শ্ৰোতাকে নমস্কাৰ জনাই আৰম্ভ কৰিছো আজিৰ কৃষকবাণী অনুষ্ঠান। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হৈছে ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। আজি অনুষ্ঠানৰ আৰম্ভণিতে আগবঢ়াইছো এটি আলোচনা স্বনিয়োজনৰ বাবে মীন পালন। ইয়াত ভাগ লৈছে গুৱাহাটীৰ কেন্দ্ৰীয় মীন ক্ষেত্ৰ গৱেষণা প্ৰতিষ্ঠানৰ প্ৰধান বিজ্ঞানী ডঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু মীন বিভাগৰ মীন তথ্য বিষয়া ডঃ ধ্ৰুৱজ্যোতি শৰ্মাই। আলোচনাটিৰ আঁত ধৰিছে শিখামণি দত্তই। আজি শুনক এই আলোচনাৰ প্ৰথম ভাগ।
1: সুস্বাদু তথা পুষ্টিকৰ প্ৰাণীৰ প্ৰটিনযুক্ত খাদ্য হিচাপে অসমত মাছৰ বিশেষ সমাদৰ আছে। বিজ্ঞানসন্মতভাৱে মাছ উৎপাদন কৰিবলৈ ইয়াত প্ৰয়োজনীয় পুখুৰী, বিল আৰু অন্যান্য জলাশয়ো বহু পৰিমাণে আছে। এই জলাশয়সমূহত মাছ পোহাৰ ব্যৱস্থা কৰি কেনেদৰে আমি স্বাৱলম্বী হ'ব পাৰোঁ এই বিষয়ে জানিবলৈ আজি আমি আগবঢ়াইছোঁ এটি আলোচনা স্বনিয়োজনৰ বাবে মীন পালন। নমস্কাৰ।
2: নমস্কাৰ।
1: আপোনালোক দুয়োকে আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ভট্টাচাৰ্য ডাঙৰীয়া, প্ৰথমে মই আপোনাৰ পৰা জানিব খুজিছোঁ বৰ্তমান পটভূমিত অসমত বাণিজ্যিকভাৱে মীন পালনৰ সম্ভাৱনাৰ বিষয়ে কিছু কথা।
3: আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে আমাৰ ৰাজ্যখন জলজ সম্পদত অতিকৈ চহকী। আমাৰ ইয়াত যথেষ্ট সংখ্যক খাল বিল আছে, পুখুৰী আদি আছে। তদুপৰি আমাৰ ইয়াতে এই ৰাজ্যখনত মাছৰ চাহিদা আৰু দাম যথেষ্ট বেছি
1: হয়
3: আৰু মাছৰ উৎপাদনৰ কাৰণে, মীন পালনৰ কাৰণে প্ৰয়োজনীয় মাছৰ পোনা আৰু মাছৰ খাদ্য আদি আজিকালি বজাৰত উপলব্ধ হয়। এই পটভূমিত আমাৰ ৰাজ্যখনত বিজ্ঞানসন্মতভাৱে তথা বাণিজ্যমূলকভাৱে মাছ উৎপাদনৰ বাবে মীন পালন বা স্বনিয়োজনৰ কাৰণে মীন পালনৰ যথেষ্ট সম্ভাৱনা আছে।
1: হয়, শৰ্মা ডাঙৰীয়া,
2: হয়,
1: মীন বিষয়া হিচাপে আমাৰ ৰাজ্যত মীন পালনৰ সাম্প্ৰতিক অগ্ৰগতিৰ বিষয়ে জনাওকচোন।
2: চাওক, এই গোটেই কথাটো এনেকুৱা যে মীন বিভাগৰ প্ৰাৰম্ভিক যিটো আপাত দৃষ্টিতেই হওক বা অন্তঃকৰণৰে যদি আপুনি চাব যায় যিটো উদ্দেশ্য, সেইটো হ'ল মৎস্য উৎপাদন বৃদ্ধি। আৰু আপুনি যদি বিগত 5 বছৰৰ পৰিসংখ্যাটো চাই, ৰাজ্যত অতি সন্তোষজনকভাৱে, আশাপ্ৰদভাৱে মৎস্য উৎপাদন বৃদ্ধি হৈছে। মই বিগত বৰ্ষৰ কথাই কৈছোঁ, 25-26 বৰ্ষত ৰাজ্যত মৎস্য উৎপাদন হৈছে প্ৰায় 5.54 লাখ মেট্ৰিক টন। ঠিক তেনেকৈ আপুনি যদি চাই যে মৎস্য ভক্ষণৰ যিটো পৰিমাণ, বনমৰী যিটো মৎস্য ভক্ষণ, সেইটো বাঢ়িছে। গতিকে নিশ্চিতভাৱে মীন বিভাগৰ যি প্ৰয়াস বা মীন বিভাগৰ যি প্ৰচেষ্টা, বিভিন্ন আঁচনি মীন বিভাগে ৰূপায়ণ কৰি আছে, আৰু আঁচনিসমূহৰ বাহিৰেও মীন বিভাগৰ প্ৰচেষ্টাত বহু শিক্ষিত যুৱক যুৱতীয়ে, বহু উচ্চ শিক্ষিত ব্যক্তি বুলি মই ক'ব লাগিব, তেওঁলোকে মীন পালনত জড়িত হৈছে আৰু আত্মপ্ৰত্যয়েৰে আত্মসংস্থাপন প্ৰশস্ত কৰিছে। আৰু সমান্তৰালভাৱে ৰাজ্যত মৎস্য উৎপাদন বাঢ়িছে। এই মৎস্য উৎপাদন বঢ়াৰ লগে লগে আপুনি ইতিমধ্যে কৈছে প্ৰাৰম্ভিক বক্তব্যত যে মানে মাছটো এটা অতি সহজলভ্য প্ৰটিনৰ উৎস, আমাৰ স্বাস্থ্য সন্তুলিত কৰি, আমাৰ দেহ মন সুস্থিৰ ৰাখি, আমাৰ মানসিক বিকাশ সুনিশ্চিত কৰিবৰ কাৰণে মাছ খোৱাটো একান্তই প্ৰয়োজনীয়। গতিকে সেই মৎস্য উপলভ্যতাটো আমাৰ বহু পৰিমাণে সুনিশ্চিত হৈছে। আৰু সেই সূত্ৰে যদি আপুনি চাব যায় যে বৰ্তমান ৰাজ্যত জনমুৰি মৎস্য ভক্ষণৰ পৰিমাণ বছৰেকত প্ৰায় 15 কেজি, যিটো অত্যন্ত আশাপ্ৰদ। আৰু আমি এতিয়া বিভাগে প্ৰচেষ্টা কৰিছোঁ, আমি লক্ষ্য বান্ধি লৈছোঁ যে আগন্তুক 2030 বৰ্ষৰ ভিতৰত এইটো যাতে আমি জনমুৰি মৎস্যভক্ষণ 20 কেজি কৰিব পাৰোঁ। আৰু 20 কেজি কৰিবৰ কাৰণে ৰাজ্যত মৎস্য উৎপাদন বৃদ্ধি কৰিব লাগিব প্ৰায় 7 লাখ মেট্ৰিক টন। আৰু আমি নিশ্চিত যে আজিৰ তাৰিখত যি গতিৰে বা যি উদ্যমৰে আমাৰ মীনপালকসকল বা এই খণ্ডৰ লগত জড়িত সংশ্লিষ্ট সকলোৰে সমূহীয়া প্ৰচেষ্টাত এই দিশত অগ্ৰসৰ হোৱা হৈছে, সেই কথাটো কিন্তু সুদূৰ পৰাহত নহয়, নিশ্চিতভাৱে এইটো সম্ভৱপৰ হ'ব।
1: হয়, ভট্টাচাৰ্য ডাঙৰীয়া,
2: হয়,
1: আমাৰ শৰ্মা ডাঙৰীয়াই ইতিমধ্যে কৈছে যে জনমুৰি মাছ ভক্ষণৰ পৰিমাণটোৰ বিষয়ে, গতিকে মীন বিজ্ঞানৰ শেহতীয়া অগ্ৰগতিৰ পটভূমিত অসমত কেনেধৰণৰ মীন পালনৰ কৌশল ৰূপায়ণ কৰাৰ থল আছে বাৰু?
3: 60-70 দশকলৈকে আমাৰ ইয়াতে কেৱল মাত্ৰ নদী বিলৰ পৰা বাৰিষা কালত মাছৰ পোনা সংগ্ৰহ কৰি তাক পুখুৰীত মেলি দি নিজৰ খাবৰ কাৰণে মাছ উৎপাদন কৰা হৈছিল। তাৰপিছতে 60-70 দশকৰ মাজভাগত আমাৰ প্ৰতিষ্ঠানৰ কেন্দ্ৰীয় অন্তৰ্দেশীয় মীন ক্ষেত্ৰ গৱেষণা প্ৰতিষ্ঠানে মাছৰ আবিষ্ট কৃত্ৰিম প্ৰবননৰ পদ্ধতি উদ্ভাৱন কৰে। ইয়াৰে এটা কেন্দ্ৰ মীন বিভাগৰ সহযোগত আমাৰ উলুবাৰীটো এটা আছিলে,

0: লগে লগে মীন বিভাগ মানে মীন পালনৰ আমাৰ প্ৰসাৰ আৰম্ভ হয়। কেন্দ্ৰ ৰাজ্য বিভাগ উভয়ে ইয়াতে সহযোগ কৰে আৰু বৰ্তমান সময়ত বিভিন্ন ধৰণৰ যেনেকৈ প্ৰথম আৰম্ভণিতে আছিলে যে বিস্তৃত কাৰ্ভজাতীয় মীন পালনেৰে মীন পালন আৰম্ভ হৈছিলে। ইয়াতো প্ৰথমতে জাষ্ট পুখুৰীটো অকণমান চফা কৰি তাত চূণ প্ৰয়োগ কৰি বা প্ৰয়োজন হিচাপে কিছু পৰিমাণে সাৰ গোবৰ প্ৰয়োগ কৰি মাছৰ উৎপাদন বঢ়োৱা গৈছিলে। কাৰণ পৰ্যায়ক্ৰমে যেতিয়াই মীনপালকসকলৰ কাৰিকৰী জ্ঞান বাঢ়িলে, তেওঁলোকে অলপ পইচা, আমাৰ ডক্টৰ শৰ্মাই এতিয়ালৈ কোৱাৰ নিচিনা এতিয়া বহুতো উদ্যমী আৰু অৱস্থাপন্ন বা বুনাদী লৈও বহুতে ভালকৈ মানে বাণিজ্যিক ভিত্তিত মাছ পালন আৰম্ভ কৰিছে। ইয়াৰ লগতে যেতিয়াই মীন পালনৰ আমাৰ প্ৰসাৰ ঘটিল শৰ্মাই কোৱাৰ নিচিনা, তাৰ লগে লগে মীন পালনত ব্যৱহাৰ হোৱা যেনেকৈ মাছৰ পোনা উৎপাদনৰ তাৰ কাৰণে বেলেগ ধৰণৰ যথেষ্ট হেৰি লাভজনক মীন পাম উৎপাদন পাম
1: হয়
0: বহুতে আৰম্ভ কৰিছে আৰু ভালদৰে বাণিজ্যিকভাৱে সফল হৈছে। ইয়াৰ লগতে মাছৰ খাদ্য, কৃত্ৰিম খাদ্য, সন্তুলিত খাদ্যৰ তাৰ কাৰণে যিটো আমাৰ কাৰখানাও আৰম্ভ হৈছে কেইবাটাও। এনেধৰণৰ যিখিনি আমাৰ মীন পালনত সহায়কাৰী উদ্যোগ এইবিলাকো আহিছে। আৰু যেতিয়াই আমাৰ মাছৰ আগতকৈ উদ্ভাৱন যথেষ্ট শৰ্মাই ক'লে মাছৰ উৎপাদন আগতকৈ বহুত বাঢ়িছে, হাঁ আমাৰ হেৰিও বাঢ়ি আছে তাৰ লগত মাছৰ। আজিকালি আমাৰ বিজ্ঞানসম্মতভাৱে এইটো বৈজ্ঞানিক গৱেষণাত ওলাইছে, আমি নিজেও এটা দুবছৰমান আগতে কৰিছিলোঁ আমাৰ মাছবিলাকৰ, ডিব্ৰুগড় চেঁচা নদীৰ মাছবিলাকৰ তাৰ গুণাগুণ তাত ওলাইছে যে মাছৰ স্বাস্থ্যৰ কাৰণে, মাছ মানুহৰ স্বাস্থ্যৰ কাৰণে, বিশেষকৈ হৃদযন্ত্ৰৰ স্বাস্থ্যৰ কাৰণে মাছ খোৱাটো অতি উপযোগী। আৰু মাছতে পটাচিয়াম আদি, আইৰণ আদি যিবিলাক খনিজ মৌল আমাক লাগে সেইবিলাক যথেষ্ট পৰিমাণে থাকে।
2: ডক্টৰ ভট্ট ছাৰ, মই এই কথাটো ক'ব পালে ভাল পাম যে বহু সময়ত দেখা যায় যে মাছৰ কাটা বা মাছৰ এই হুল বুলি যিটো কওঁ, কাইটৰ কাৰণে সাধাৰণতে আমাৰ শিশুসকল বা বৃদ্ধ ব্যক্তিসকলে ক'ৰবাত অকণমান অনীহা প্ৰদৰ্শন কৰে। কিন্তু এতিয়া দেখা গৈছে যে মাছৰ চকলেট, অৰ্থাৎ সেই চকলেটটোৰ প্ৰতি ইমান আকৰ্ষণ বাঢ়িছে শিশুসকলেই হওক বা বৃদ্ধসকলেই হওক, আৰু সমান্তৰালভাৱে কিন্তু তেওঁলোকৰ যিটো পৰিপুষ্টিৰ চাহিদা, সেই পৰিপুষ্টিৰ চাহিদাটো মাছৰ যিখিনি প্ৰয়োজনীয় প্ৰটিন সেই প্ৰটিনেৰে পূৰ কৰিব পাৰে। গতিকে এই গোটেইবোৰ কিন্তু আজিৰ শেহতীয়া পটভূমিত যিখিনি মীন বিজ্ঞানৰ অগ্ৰগতি তাৰ এক অত্যন্ত ফলপ্ৰসূ উন্মেষ, নহয় জানো?
0: হয় হয়, একেবাৰে হয়। মাছৰ চুপ পাউডাৰটো এতিয়া বিভিন্ন ধৰণে পপুলাৰ হৈ গৈছে, ভাল ভাল হোটেলবিলাকত আজিকালি পায়, সেইটো ব্যৱহাৰ কৰা হয়। চুপ পাউডাৰ হ'লে মানুহে খায়ো এইটো চুপ চুপ হিচাপে।
2: আৰু আপোনালোকৰ বিজ্ঞানী মহলে কিন্তু মই এটা কথা যথেষ্ট কৃতজ্ঞতাৰে স্বীকাৰ কৰিব লাগিব যে বিজ্ঞানী মহলে এই গোটেই প্ৰযুক্তিখিনি সৰলীকৃত আৰু মানকৃত কৰিছে। কেৱল প্ৰযুক্তি এটা উদ্ভাৱন হ'লেই নহ'ব, প্ৰযুক্তিটো কৃষকে বা সাধাৰণ মীনপালকে, এজন ন শিকাৰুৱে তাক বাস্তৱায়িত কৰি তেওঁ লাভৱান হ'ব পৰা হ'ব লাগিব। আৰু সেই গোটেই কৌশলখিনি আমাৰ ছাৰহঁতৰ দৰে বিজ্ঞানী মহলে, এই যি মই ক'লো সৰলীকৃত আৰু মানকৃত, কিন্তু আজিৰ তাৰিখত আপুনি বেছিভাগ পালনীয় প্ৰজাতিৰেই পুনা উৎপাদন সম্ভৱ হৈছে আৰু পালন কৌশল অতি সৰলীকৃতভাৱে ক্ষেত্ৰত বাস্তৱায়িত হৈছে। গতিকে আপুনি আজি কওক কাৱৈ মাছৰ কথা কওক, ছাৰে কৈছে পাভ মাছৰ কথা কওক, ছাৰে কৈছে শিঙি, মাগুৰ, চিতল, মিছা মাছ, এই সকলোখিনি কিন্তু মাছ আপুনি পালন কৰি অৰ্থাৎ উৎপাদন কৰি আপুনি পুনৰ উপলভ্যতাটো নিশ্চিত কৰাৰ ব্যৱস্থা সম্ভৱপৰ।
0: আৰু এটা বস্তু আমি ক'বই লাগিব এই ক্ষেত্ৰত যে ধৰক মানে বাকী আমি ভাল পাওঁ বা বেয়া পাওঁ, অন্ধৰ মাছখিনি এটা নিৰ্দিষ্ট হাৰত ইয়াত আহি থকাৰ কাৰণে আমাৰ মাছৰ দামটো এটা দামটো বহুত বেছি বঢ়া নাই, নহ'লে দামৰ দাম কাৰণ আমাৰ চাহিদা যথেষ্ট বৃদ্ধি বাঢ়ি আছে বেছি, গতিকে মাছৰ দামটো আকাশলংঘী হ'ল হয় এই যেতিয়া পালন আমাৰ যিটো পুখুৰীত পালন কৰা মাছৰ কাৰণে আমাৰ মাছৰ দামটো মানে সৰ্বসাধাৰণ ৰাইজে মাছ খাব পৰা এতিয়াও হৈয়ে আছে। হাঁ, কিছুমান মাছ যিবিলাক আমাৰ উৎপাদন নহয় নদীত খুব কমকৈ পোৱা যায়, সেইটো আৰু বজাৰ আৰু তাৰ চাহিদা আৰু উৎপাদনৰ তাৰতম্য ভাৱে তাৰ দামটো অলপ বেছি থাকে।
1: এইখিনি কথাৰ পৰা মই এটা কথা অনুভৱ কৰিছোঁ যে আমাৰ শ্ৰোতাসকল বা মীন পালনৰ বাবে আগ্ৰহী কৃষকসকলৰ বাবে খুবেই যোগাত্মক বাৰ্তা এই কথাখিনি, নহয় জানো? এতিয়া চাহিদাৰ কথা যিহেতু আহিছে, গতিকে মই ডক্টৰ শৰ্মা ডাঙৰীয়া আপোনাক সুধিব খুজিছোঁ, বৰ্তমান সময়ত মাছৰ যিটো উৎপাদন বৃদ্ধি হৈছে বুলি কৈছে, হয়, সেই উৎপাদনেৰে ৰাজ্যখনৰ চাহিদা পূৰণ কৰা

0: সম্ভৱ নে? এই বিষয়ে মীন বিভাগৰ পৰিকল্পনা কেনেধৰণৰ?
1: চাওক, গোটেই কথাটো এনেধৰণৰ যে অসমৰ মানুহ মৎস্যপ্ৰিয়। আমি মাছ খাই ভাল পাওঁ আৰু মাছ খোৱাৰ প্ৰতি আমাৰ এটা স্বাভাৱিকতে সহজাত আকৰ্ষণ আছে। গতিকে আজিৰ তাৰিখত আমাৰ যিখিনি উৎপাদন হয় সেই উৎপাদনেৰে বছৰেকত আমি জনমুৰি 15 কেজিকৈ মাছ খাব পাৰোঁ। আৰু আমি দেখিছোঁ যে অসমত সাধাৰণতে আজিৰ তাৰিখত ন্যূনতম বছৰেকত 16 কেজিমানকৈ মাছ জনসাধাৰণে খায়। আৰু সেই হিচাপত যদি আমি চাওঁ তেনেহ'লে আমাক বছৰেকত দৰকাৰ হ'ব প্ৰায় 5.79 লাখ মেট্ৰিক, অৰ্থাৎ আমাৰ ঘাটি থাকে 0.25 লাখ মেট্ৰিক টন। ঘাটিটো বৰ বেছি নহয়, কিন্তু আমাৰ লক্ষ্যটো হ'ল যে আমি আগন্তুক সময়ত 2030 চনৰ ভিতৰত এই কথাটো আমি 20 কেজি জনমুৰি ভক্ষণলৈ লৈ যাব লাগিব। আৰু যদি 20 কেজি জনমুৰি ভক্ষণলৈ আমি লৈ যাওঁ, উৎপাদনৰ কথাটো স্বাভাৱিকতে বাঢ়িব লাগিব, উৎপাদন তেতিয়া 7 লাখ মেট্ৰিক টন হ'ব লাগিব। এই গোটেই আপাত দৃষ্টিত যি কথাটো, কাৰণ এটা কথা মনত ৰাখিব, অসমৰ মানুহে যদি সহজলভ্যভাৱে থাউকতে মাছ পায় মাছ খাব। আপুনি যদি আপুনি মই আমাৰ কথাখিনিয়ে চিন্তা কৰি চাওঁ যে এই কথাটো আমি অত্যুক্তি কৰা নহ'ব যে আমি আজি য'ত এপিচকৈ বা এডোখৰকৈ মাছ খাওঁ, যদি মই 3 ডোখৰ মাছ পাওঁ কিন্তু মই না নকৰিম, মই খাম। গতিকে সেই কথাটো চিন্তা কৰি আমাৰ লক্ষ্যটো হ'ল যে আমি অতি সোনকালে 2030 চনৰ ভিতৰত বছৰেকত আমি 7 লাখ মেট্ৰিক টন মৎস্য উৎপাদন কৰিব লাগিব, আৰু তেতিয়া আমাৰ জনমুৰি 20 কেজিকৈ মৎস্যভক্ষণ সম্ভৱ পৰ। আৰু এটা কথা কৈ আমি ভাল পাম, অসমৰ আমাৰ যিসকল শ্ৰোতা দৰ্শকে অনুষ্ঠানটি উপভোগ কৰি আছে তেওঁলোকক মই ভৰসা ৰাখি ক'ব বিচাৰিছোঁ যে অসমৰ মাটি, পানী, জলবায়ু, ভৌগোলিক অৱয়ব ছাৰ কি কয়, মীন পালনৰ কাৰণে অত্যন্ত উপযোগী
2: জলবায়ু আমাৰ
1: হয়। অসমত 1 টকা বিজ্ঞানসন্মত মীন পালনত ব্যয় কৰিলে প্ৰায় 70-80 পইচা লাভ হোৱাৰ থল থাকে। আৰু সেই হৃদয়ঙ্গমটো কৰিবৰ কাৰণে মই আমাৰ শ্ৰোতা বন্ধুসকলক এটা অনুৰোধ কৰিম যে আপোনালোকে অন্তঃকৰণেৰে মীন পালনক পেচা হিচাপে গ্ৰহণ কৰক। মীন পালনৰ প্ৰযুক্তি অত্যন্ত সৰল, কিন্তু সকলোখিনি কথা বতৰা এক নিৰ্দিষ্ট বিজ্ঞানসন্মত পৰিক্ৰমাৰ অন্তৰ্গত, আৰু তাৰ কাৰণে মীন বিভাগতো যথেষ্ট পাৰদৰ্শী বিষয়া আছে। আৰু লগতে মীন বিভাগৰ উপৰিও মীন মহাবিদ্যালয় আছে, আমাৰ ভট্টাচাৰ্য ছাৰ যিটো অনুষ্ঠানত আছে, কেন্দ্ৰীয় অন্তৰ্দেশীয় মীন ক্ষেত্ৰ গৱেষণা প্ৰতিষ্ঠান আৰু কৃষি বিজ্ঞান কেন্দ্ৰ, এই সকলোতে কিন্তু যথেষ্ট পাৰদৰ্শী ব্যক্তি আছে। গতিকে শ্ৰোতা দৰ্শকসকলে যাতে এই পাৰদৰ্শী ব্যক্তিসকলৰ লগত কথা পাতি সম্পূৰ্ণ বিজ্ঞানসন্মত দৃষ্টিভংগীৰে যাতে মীন পালনত তেওঁলোক জড়িত হয়।
0: উৎপাদন, ভক্ষণ, নিয়োগ, প্ৰশিক্ষণ, এই আটাইকেইটা বিষয় সামৰি বৰ সুন্দৰকৈ আপোনালোকে কৈছে, আমাৰ শ্ৰোতাসকল নিশ্চয় উপকৃত হ'ব। এতিয়া ডক্টৰ ভট্টাচাৰ্য ডাঙৰীয়া, অসমত সমন্বিত মীন পালনৰ সম্ভাৱনাৰ বিষয়ে অলপমান আমাক জনাওকচোন।
2: হয়, এইটো বৰ প্ৰয়োজনীয় কথাই আপুনি সুধিছে যে আমাৰ আগৰ পৰাই আমাৰ গাঁৱত, মোৰ নিজৰ গাঁৱতে অকণমান কেইজোপামান তামোল নাৰিকলৰ গছ থাকে, কেইজোপা অলপ কেই ফলৰ গছ কেইডালমান থাকে, পুখুৰী এটা এটা প্ৰত্যেক ঘৰতে মোটামুটি এটাকৈ পুখুৰী আছে, গৰু ছাগলী কেইটামান আছে। এই পদ্ধতিটো আমাৰ আছিলে, এতিয়া কেৱল আমাৰ বিজ্ঞানী মহলত কি কৰিছে যে এইখিনিনো এটা নিৰ্দিষ্ট অনুপাতত মানে একক পানীকালিটৰ মাটিকালি, ধৰক যে 1 হেক্টৰ মাটিকালি আছে বা 1 বিঘা মাটিত কিমানখিনি পানীকালিৰ কাৰণে কিমানখিনি গৰু ছাগলী বা কিমানখিনি কুকুৰা, হাঁহ বা গাহৰি, সেইখিনি ৰাখিলে এটাৰ যিখিনি ৰৈ যোৱা পেলনীয়া খাদ্য বা তাৰ মলমূত্ৰখিনি পুখুৰীটোত সাৰ বা খাদ্য বা গোবৰ হিচাপে ব্যৱহাৰ কৰি মাছৰ উৎপাদন কেনেকৈ বঢ়াব পাৰি, আৰু যাতে ইটোৰ পেলনীয়া বস্তুখিনি ইটোত পৰিপূৰক দ্ৰব্য হিচাপে ব্যৱহাৰ হয়, তাৰ ফলত একক মাটিকালিৰ ঠাইখিনিত অধিক উৎপাদন হ'ব, অধিক লাভ হয় আৰু তাৰ পৰা কোনো বৰ্জিত পদাৰ্থ নোলায়। সেই ধৰণৰ আমাৰ ইয়াৰ সম্ভাৱনা আমাৰ প্ৰচুৰ আছে। ইতিমধ্যে আগতে এবাৰ কোৱা হৈছে যে আমাৰ ইয়াতে যদিও মাছ পালনৰ বহুতেই হেৰি আছে, সম্ভাৱনা আছে, আমাৰ এটা সমস্যা এটা আছে যে মাছৰ পোনা এতিয়া আমাৰ ইয়াতে যথেষ্ট পৰিমাণ হয়, ডক্টৰ শৰ্মা হয়, কিন্তু মাছৰ খাদ্য এতিয়াও যিখিনি ভাল সন্তুলিত খাদ্য যিটো খোৱালে মাছ সোনকালে ডাঙৰ হয়, সেইখিনি এতিয়াও বাহিৰৰ পৰা যিখিনি আহে সেইখিনি যথেষ্ট ব্যয় খাদ্য, তাৰ ফলত মানে মীন পালনকৰ যিটো যিমান লাভ হ'ব লাগিছিল লাভৰ পৰিমাণটো এতিয়াও আমাৰ অন্ধবাদী দেশতকৈ আমাৰ প্ৰদেশতকৈ আমাৰ বেছি, কিন্তু তথাপি অলপমান কম। গতিকে যেতিয়া আমি এই সমন্বিত মীন পালন কৰিম তাত মাছৰ খাদ্য সাৰ নিদিলে হয়, কাৰণ তাত যথেষ্ট পৰিমাণে প্ৰাকৃতিক খাদ্য হয়, তাৰ মাছৰ সোৱাদো বেছি ভাল হয়, মাছৰ বেমাৰ আজাৰো ৰোগ প্ৰতিৰোধ ক্ষমতাও বাঢ়ে, আৰু

0: চবতকে প্ৰয়োজনীয় কথাটো হ'ল যে মাছৰ উৎপাদন খৰচটো কমি যায়। সেইকাৰণে আমাৰ পদভূমিত বিশেষকৈ যিবিলাক ক্ষুদ্ৰ আৰু মজলীয়া আমাৰ খেতিয়ক আছে তেওঁলোকৰ কাৰণে সমন্বিত মীন পালন ব্যৱস্থাটো বেছি ফলপ্ৰসূ আৰু বেছি লাভজনক।
1: ডক্টৰ শৰ্মা ডাঙৰীয়া,
0: হয়,
1: সমন্বিত মীন পালনৰ বিষয়ে আমি জানিব পাৰিলোঁ। এতিয়া অসমৰ জনসাধাৰণৰ সমন্বিত মীন পালনৰ প্ৰতি আগ্ৰহ কেনেকুৱা?
2: চাওক, গোটেই কথাটো এনেকুৱা যে ইতিমধ্যে ছাৰে খুব সুন্দৰভাৱে কৈছে যে অসমৰ যদি আপুনি গ্ৰাম্য পটভূমিটো চায়, আপোনাৰ কিন্তু ভাৰতবৰ্ষৰ বাকী ৰাজ্যবোৰৰ তুলনাত, বিশেষকৈ আপুনি ৰাজস্থান, মধ্যপ্ৰদেশ বা পাঞ্জাব, হাৰিয়ানা, এই অন্ধ্ৰপ্ৰদেশ, দক্ষিণৰ ৰাজ্যবোৰ কওক, এই ৰাজ্যবোৰৰ তুলনাত কিছু সুকীয়া। আপুনি যদি আপোনাৰ আৰু মোৰ ঘৰখনেই চাব যাওঁ, আমাৰ ঘৰত কিন্তু গাই গৰু আছে, আমাৰ ঘৰত পুখুৰী এটা অৱধাৰিতভাৱে থাকে, আমাৰ ঘৰত হাঁহ কেইজনীমানো আছে, আমি ধান খেতিও কৰোঁ, আৰু আমাৰ দুই চাৰিডাল উদ্যান শস্য আছে, বিশেষকৈ তামোল নাৰিকল। এতিয়া কথাটো হৈছে যে আমি এই গোটেই কথাখিনি কেনেকৈ সমন্বয় কৰিম, সমন্বয় এনেকৈ কৰিব লাগিব যাতে এটা কৌশলে আনটোক আপোনাৰ সহায় কৰিব। গতিকে পোনপ্ৰথমে আমাৰ মানুহৰ মাজত এটা সচেতনতাৰ সৃষ্টি কৰিব লাগিব। সমন্বয় মানে এইটো কথা নহয় যে আপুনি পুখুৰী এটা আছে, পুখুৰীটোৰ পাৰত আপুনি গাহৰি কেইটামান পুহিলে, আপুনি হাঁহ কেইটামানো পুখুৰীত মেলি দিলে, তাৰ মানে কিন্তু সমন্বয় নহয়। সমন্বয় সেইটোৱে হ'ব য'ত এটাই আনটোক সহায় কৰিব, আৰু দুয়োটা যোগ কৰাৰ ফলত আপোনাৰ তুলনামূলকভাৱে মূলধনী ব্যয় আৰু কষ্ট কমি যাব আৰু সামগ্ৰিক আয় বৃদ্ধি হ'ব। গতিকে ইয়াত প্ৰথম কথাটো হ'ল যে ৰাইজৰ মাজত সজাগ আৰু সচেতনতা। মই আপোনাক এটা উদাহৰণ দিওঁ যে কেইবছৰমান আগতে, 3-4 বছৰ আগতে, আমি বিশ্ব বেংকৰ অৰ্থ সাহাৰ্যৰে ৰূপায়িত অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰকৰণ প্ৰকল্পৰ জৰিয়তে আমি সমন্বিতভাৱে ধান আৰু মাছৰ খেতি কৰিছিলোঁ। তাত আমাৰ উদ্দেশ্যটো আছিল যে যিহেতু আমাৰ অসমৰ মূল কৃষি হ'ল ধান খেতি, গতিকে ধান আমি য'ত কৰোঁ ধানত পানী থাকিব, গতিকে তাত আমি কিছু মাছ মেলিম। এতিয়া প্ৰশ্নটো হ'ল আমি কি মাছ মেলিম? আমি এনেকুৱা মাছ মেলিব লাগিব যে যি মাছে হয়তো আপোনাৰ কম গভীৰতাটো বাহন কৰিব পাৰে, যি মাছে হয়তো সঘনাই উত্তাপটো ল'ব পাৰে, আৰু যি মাছে হয়তো সেই ধাননিডৰাত থকা পোক পৰুৱা পতংগই সকলোখিনি খাই দিব। অৰ্থাৎ এই গোটেই কথাখিনি কিন্তু বিজ্ঞানসন্মত। গতিকে এই কথাখিনি আপুনি কিন্তু বিজ্ঞানী মহল বা পাৰদৰ্শী ব্যক্তিৰ পৰা জানিব লাগিব। আকৌ এই সমন্বিতভাৱে ধান আৰু মাছ কৰাৰ ফলত ধানৰ কাৰণে কোনো আপোনাৰ যি ৰাসায়নিক আপোনাৰ কীটনাশক প্ৰয়োগ কৰা হয় বা বিভিন্ন আপোনাৰ অপতৃণনাশক প্ৰয়োগ কৰা হয় এইবোৰ প্ৰয়োগ কৰিবৰ দৰকাৰ নহয়। আৰু সামগ্ৰিকভাৱে দেখা গ'ল যে যিটো তৃতীয় পক্ষৰ পৰা এটা চূড়ান্ত জৰীপ কৰা হৈছিল, তাত দেখা গ'ল যে প্ৰতি হেক্টৰ ধাননি পথাৰত য'ত আগতে 6,000 কেজি ধান পোৱা হৈছিল, তাত এই কৌশলটো ৰূপায়ণ কৰাৰ ফলত প্ৰায় 7,500-8,000 কেজি ধান উৎপাদন হ'ল। আৰু মাছ য'ত আগতে, কাৰণ ধাননি পথাৰত সচৰাচৰ কিছু মাছ থাকে, য'ত আগতে 500 কেজি প্ৰতি হেক্টৰত মাছ পাইছিল, এতিয়া কিন্তু 2,000 কেজি মাছ পালে। তাৰমানে আপুনি চাওক, কৃষকজনৰ সামগ্ৰিক আয়টো বাঢ়ি গ'ল, লগতে কম কষ্টত কৰিব পাৰিলে। কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ'ল এই গোটেই কথাখিনি কিন্তু বিজ্ঞানসন্মত দৃষ্টিৰ আওতাৰে পৰিসীমিত।
3: স্বনিয়োজনৰ বাবে মীন পালন আলোচনাটিৰ প্ৰথম ভাগটি শুনিলে। ইয়াত ভাগ ললে গুৱাহাটীৰ কেন্দ্ৰীয় মীন ক্ষেত্ৰ গৱেষণা প্ৰতিষ্ঠানৰ প্ৰধান বিজ্ঞানী ডঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু মীন বিভাগৰ মীন তথ্য বিষয়া ডঃ ধ্ৰুৱজ্যোতি শৰ্মাই। আলোচনাটিৰ আঁত ধৰিলে শিখামণি দত্তই। এই আলোচনাটিৰ দ্বিতীয় ভাগটি প্ৰচাৰ কৰা হ'ব অহা শনিবাৰৰ কৃষকবাণী অনুষ্ঠানত।

0: পাৰিবৰ কাৰণে দিন চমুচাপি আহিছে। সেয়েহে বতৰ নিৰীক্ষণ কৰি মাটিডোখৰ হাল বাই মৈয়াই মাটিডোখৰ ভালকৈ প্ৰস্তুত কৰি লোৱাৰ ব্যৱস্থা কৰিব পাৰে। যিসকল খেতিয়কে আগতীয়াকৈ শীতকালীন শাক পাচলিৰ বীজতলিত পেলাইছে, সেইসমূহ বীজতলিত জেলুকা লগা বেমাৰ দেখা দিব পাৰে। ইয়াৰ পৰা ৰক্ষা পাবলৈ বীজতলিৰ মাটি ভালকৈ শুকাই ল'ব লাগে। তাৰ পাছত বীজতলিৰ মাটি তিয়াই লৈ বগা প্লাষ্টিক দি প্ৰায় 21 দিনমান ঢাকি থ'ব লাগে। ফুলকবিৰ বীজ সিঁচা কাৰ্য অব্যাহত ৰাখিব পাৰে। এবিঘা মাটিত পুলি ৰুবৰ বাবে বীজতলিত 85 গ্ৰামমান বীজ সিঁচিব লাগে। যিসকল খেতিয়কে আগতীয়াকৈ মূলা খেতি কৰিব, সেই খেতিয়কসকলে মূলাৰ গুটি সিঁচিব পাৰে, কাৰণ অহা কেইদিনমানত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা নাই। ধেমাজি, লখিমপুৰ, দৰং, শোণিতপুৰ, ওদালগুৰি আৰু বিশ্বনাথ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে, কৃষকসকলে শালি ধানৰ মণি ধৰা সময়ত শস্যৰ প্ৰতি বিশেষ যত্ন ল'ব, কিয়নো এই পৰ্যায়টো ধানৰ থোক গঠন আৰু পৰৱৰ্তী সময়ত ধানৰ উৎপাদন নিৰ্ধাৰণৰ বাবে অতি গুৰুত্বপূৰ্ণ। অনুকূল বতৰৰ বাবে শালি ধানত বিভিন্ন পোক পতংগৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবে অনুকূল। সেয়েহে কৃষকসকলক বিশেষকৈ পোখা ওলোৱা পৰ্যায়ত ধাননি পথাৰসমূহ নিয়মীয়াকৈ নিৰীক্ষণ কৰি থাকিবলৈ পৰামৰ্শ দিয়া হল। মাটিমাহ আৰু মগুমাহৰ বীজ 30 ছেপ্টেম্বৰলৈকে পথাৰত সিঁচিব পাৰিব। কৃষকসকলে এতিয়াৰে পৰা মূলা বীজ সিঁচা কাম আৰম্ভ কৰিব পাৰে। শীতকালীন শস্যৰ বাবে ছেপ্টেম্বৰ অক্টোবৰ মাহ বেঙেনাৰ পুলি ৰোপণৰ বাবে উপযুক্ত সময়। ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, গোলাঘাট, শিৱসাগৰ, চৰাইদেউ আৰু মাজুলী জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে, বানপানীৰ ফলত যদিহে কঠীয়া সম্পূৰ্ণৰূপে নষ্ট হৈছে, তেন্তে কঠীয়াৰ পৰিৱৰ্তে 100 দিনৰ ভিতৰত চপাব পৰা হ্ৰস্বদিনীয়া জাত যেনে লুইট, কপিলি, দিচাং আদিৰ গজালি ওলোৱা বীজ পোনে পোনে মূল পথাৰত এই সপ্তাহৰ ভিতৰতে সিঁচি সম্পূৰ্ণ কৰক। বোকা কৰা মাটিত এই জাতৰ গজালি ওলোৱা বীজ বিঘাই প্ৰতি 8-10 কিলোগ্ৰাম হাৰত সিঁচিব। এই সপ্তাহৰ পৰাই ফুলকবিৰ মধ্যমীয়া জাতৰ বীজ যেনে ইম্প্ৰুভ জাপানীজ, পুছা ছিন্থেটিক, পুছা স্নোবল, মেইন ক্ৰপ পাটনা আদি আৰু ব্ৰকলিৰ মধ্যমীয়া জাতৰ বীজ যেনে গ্ৰীণ স্প্ৰাউটিং মিডিয়াম, কৰ্চেইৰ, এমাৰেল্ড, কৰুণা আদি নিৰ্বাচন কৰি নাৰ্চাৰীত সিঁচিবলৈ আৰম্ভ কৰিব পাৰে। নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে, সম্ভৱ হলে দীৰ্ঘ সময় ধৰি ধাননি পানীৰ তলত ডুবি থকাৰ পৰা ৰক্ষা কৰিব। ধানৰ পোখামেলা অৱস্থাত ইউৰিয়া সাৰ প্ৰয়োগ কৰাটো উপযোগী। কৃষকসকলে মৰাপাত গেৰুৱাৰ সময়ত নিয়মীয়াকৈ পৰ্যবেক্ষণ কৰিব আৰু অপ্ৰয়োজনীয়ভাৱে অধিক সময় ৰেটিং নকৰিব। ফুলকবি, বন্ধাকবি, ওলকবি, ব্ৰকলি আদিৰ শীতকালীন খেতিৰ বাবে বীজতলি প্ৰস্তুতিৰ কাম সাময়িকভাৱে বন্ধ ৰাখক। বৰষুণ হোৱাৰ সম্ভাৱনা আছে বাবে অহা কেইদিনত কৃষকসকলে শীতকালীন বেঙেনা বীজ সিঁচা কাৰ্য সাময়িকভাৱে স্থগিত ৰাখক। অনুমোদিত জাতবোৰ হ'ল পুছা পাৰ্পল ক্লাষ্টাৰ, পুছা পাৰ্পল লং, পুছা পাৰ্পল ৰাউণ্ড ইত্যাদি। ডিমা হাছাও, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে, যিহেতু কুঁহিয়াৰৰ শস্যখিনি বৰ্তমান মুখ্য বৃদ্ধিৰ পৰ্যায়ত আছে, গতিকে খেতিয়কসকলে কুঁহিয়াৰ গছৰ বৃদ্ধিৰ সময়ছোৱাত পুৰণি আৰু শুকান পাতবোৰ আঁতৰাই দিব পাৰে। কুঁহিয়াৰ গছবোৰ হালি পৰা বা ভাঙি পৰাৰ পৰা ৰক্ষা কৰিবলৈ 3-4 জোপা কুঁহিয়াৰ গছ সিহঁতৰ পাতৰ দ্বাৰা একেলগে বান্ধি যান্ত্ৰিক আধাৰ দিয়াৰ পৰামৰ্শ দিয়া হল। ডাৱৰমুক্ত বা ফৰকাল বতৰত খেতিয়কসকলক শালি ধানৰ পোখা মেলি থকা অৱস্থাত প্ৰতিবিঘাত 4.5 কিলোগ্ৰাম ইউৰিয়া আৰু প্ৰতিবিঘাত 1.5 কিলোগ্ৰাম ইউৰিয়া মূৰফলীয়া সাৰ হিচাপে প্ৰয়োগ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ ইমানেই।
1: अरे अरे अरे क्या कर रहा है इधर इधर इधर हम बोल रहे हैं तेरे बीजू का
2: पुतला बोल रहे
1: पक्षियों से तो हम खेत को बचा लेते हैं पर इन घातक रसायनों से कैसे बचाएं
2: मतलब
1: देख बेटा तू जो ये अंधाधुंध रसायन मिलाता है ना मिट्टी की सेहत बिगड़ने लगी है और जब माटी ही कमजोर पड़ जाएगी तो उपज कैसे सेहतमंद होगी अरे पहले ऐसा नहीं था पूछना अपने बड़े बुजुर्गों से कैसे फसल लहलाती थी शुद्धता झलकती थी माटी भी तंदुरुस्त और लोग पहली वाली बात कहा
2: पर हम तो सब यही डाले हैं
1: सब नहीं आज भी लाखों जागरूक किसान परंपरागत विधि से फसल उगा रहे हैं पर्चा कम और उपज की कीमत भी बेहतर पा रहे हैं
2: सच है
1: रे बेटे एक्सपीरियंस से बता रहे हैं धूप में बाल सफेद नहीं किए हैं
2: ठीक है भाई मैं भी आज तो जैविक खेती शुरू करूँगा
3: माटी से प्रेम की परंपरा है परंपरागत खेती
0: এইবাৰ আগবঢ়াইছো পাচলি আৰু মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ। বেঙেনাৰ দৰ প্ৰতি কুইণ্টলত 2,500 টকাৰ পৰা 3,000 টকা, তিতাকেৰেলা 4,000 টকাৰ পৰা 5,000 টকা, তিয়ঁহ 3,000 টকাৰ পৰা 4,000 টকা, বিলাহী 3,800 টকাৰ পৰা 5,000 টকা, মিঠালাও 1,500 টকাৰ পৰা 2,500 টকা, অমিতাৰ দৰ প্ৰতি কুইণ্টল

ৰেটত 1600 টকাৰ পৰা 2200 টকাৰ ভিতৰত, গাজৰ 8000 টকাৰ পৰা 9000 টকা, জলকীয়া 4000 টকাৰ পৰা 5000 টকা, কোমোৰা 1500 টকাৰ পৰা 2000 টকা, জিকা 3000 টকাৰ পৰা 3500 টকাৰ ভিতৰত, ভোল 2500 টকাৰ পৰা 3500 টকাৰ ভিতৰত, মূলা 2000 টকাৰ পৰা 2500 টকাৰ ভিতৰত, বন্ধাকবিৰ দৰ প্ৰতি কুইণ্টলত 2400 টকাৰ পৰা 3000 টকাৰ ভিতৰত, স্কোৱাছ 1000 টকাৰ পৰা 1500 টকাৰ ভিতৰত, পটল 2500 টকাৰ পৰা 3500 টকাৰ ভিতৰত, ভেন্দি 4000 টকাৰ পৰা 5000 টকা, কচু 3500 টকাৰ পৰা 4500 টকা, ফ্ৰেন্স বিন 6000 টকাৰ পৰা 7000 টকা, পালেং শাকৰ দৰ 1 মুঠিত 100 টকা, লেচেৰাৰ দৰ প্ৰতি কুইণ্টলত 4000 টকাৰ পৰা 5000 টকা, নেমুৰ প্ৰতিপোনৰ দৰ 150 টকাৰ পৰা 180 টকাৰ ভিতৰত, পদিনা 1 মুঠিত 100 টকা, ধনিয়া পাত 75 মুঠিত 100 টকা, ভাতকেৰেলাৰ প্ৰতি কুইণ্টলত 4000 টকাৰ পৰা 5000 টকাৰ ভিতৰত, সাধাৰণ চাউলৰ প্ৰতি কুইণ্টলৰ দৰ 3300 টকাৰ পৰা 4050 টকা, গোমধান 2000 টকাৰ পৰা 2500 টকা, গোটামগু 9000 টকাৰ পৰা 13500 টকা, মচুৰ 7700 টকাৰ পৰা 7800 টকা, বুট 7400 টকাৰ পৰা 8500 টকা, মাটি দাইল 11200 টকাৰ পৰা 14800 টকা, মগু দাইলৰ প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ 8900 টকাৰ পৰা 11400 টকা, মচুৰ দাইল 7200 টকাৰ পৰা 11800 টকা, ৰহৰ দাইল 10200 টকাৰ পৰা 12800 টকা, বুটৰ দাইল 7500 টকাৰ পৰা 8400 টকা, আলুৰ দৰ প্ৰতি কুইণ্টলত 900 টকাৰ পৰা 1500 টকাৰ ভিতৰত, পিঁয়াজ 5200 টকাৰ পৰা 5800 টকাৰ ভিতৰত, সৰিয়হ 6750 টকাৰ পৰা 7000 টকাৰ ভিতৰত, তিল 15000 টকাৰ পৰা 17000 টকা, ধনিয়া 15000 টকাৰ পৰা 17000 টকা, আদা 12000 টকাৰ পৰা 14000 টকাৰ ভিতৰত, শুকান জলকীয়া 21000 টকাৰ পৰা 21500 টকাৰ ভিতৰত, গুড় প্ৰতি কুইণ্টলৰ দৰ 6600 টকাৰ পৰা 7000 টকা, চেনী 5600 টকাৰ পৰা 6400 টকা, তামোলৰ প্ৰতিপোনৰ দৰ 300 টকাৰ পৰা 400 টকাৰ ভিতৰত, পাণৰ প্ৰতিকুৰিৰ দৰ 150 টকাৰ পৰা 200 টকাৰ ভিতৰত, 15 কেজিৰ মিঠাতেলৰ প্ৰতিটো টিনৰ দৰ 2200 টকাৰ পৰা 2580 টকা, 15 কেজিৰ বনস্পতি ঘিৰ প্ৰতিটো টিনৰ দৰ 2380 টকাৰ পৰা 2400 টকা, আৰু গোমধান প্ৰতি কিলোৰ শেহতীয়া বজাৰ দৰ 3800 টকাৰ পৰা 4000 টকা। পাচলি আৰু মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ ইমানেই। শ্ৰোতাসকল, আজিৰ অনুষ্ঠানটি সামৰি মই শিখামণি দত্তই আপোনালোকৰ পৰা বিদায় লৈছোঁ। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল উৎপল বৰাৰ। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ল ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। নমস্কাৰ।

এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল নলবাৰী জিলাৰ বানেকুছিত পেপচিকৰ আলু চিপ্ছ প্ৰস্তুতকাৰী উদ্যোগৰ শুভাৰম্ভ এই উদ্যোগৰ জৰিয়তে নামনি অসমৰ 7,000 কৃষক উপকৃত হ'ব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ অসমত সম্পদভিত্তিক ৰাজ্যৰ পৰা প্ৰযুক্তিভিত্তিক ৰাজ্য হিচাপে গঢ় দিয়াৰ বাবে IIT গুৱাহাটীৰ এটা অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ আহ্বান আত্মহত্যা প্ৰতিৰোধ আৰু মানসিক স্বাস্থ্যৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তত বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস পালন আৰু মহিলাৰ জুনিয়ৰ হকী এছিয়া কাপ প্ৰতিযোগিতাত পাকিস্তানক 19-0 গ'লত পৰাস্ত কৰি ভাৰতীয় দলৰ ছেমি ফাইনেলত স্থান নিশ্চিত। নমস্কাৰ, সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই জিন্তি ৰাণী ডেকা আৰু মোৰ সৈতে আছে পুলক গগৈ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নলবাৰী জিলাৰ বানেকুছিৰ অসম ঔদ্যোগিক উন্নয়ন নিগমৰ ঔদ্যোগিক পামত পেপচিকৰ আলু চিপ্ছ প্ৰস্তুতকাৰী উদ্যোগৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে 778 কোটি টকা ব্যয় সাপেক্ষে বানেকুছিৰ 120 বিঘা ভূমিত এই উদ্যোগটো নিৰ্মাণ কৰি উলিওৱা হৈছে। এই উদ্যোগৰ লগতে 10,000 মেট্ৰিক টন আলু ৰাখিব পৰাকৈ এটা শীতল ভঁৰাল নিৰ্মাণ কৰা হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে এই উদ্যোগত 200 গৰাকী যুৱক যুৱতীক প্ৰত্যক্ষ সংস্থাপন দিয়াৰ লগতে

0: আন 500গৰাকী লোকক পৰোক্ষভাৱে সংস্থাপনৰ সুযোগ আগবঢ়োৱা হৈছে। কোম্পানীটোত 75% মহিলা কৰ্মচাৰীও নিয়োগৰ সুবিধা লাভ কৰিব বুলি তেওঁ জানিবলৈ দিয়ে। ডঃ শৰ্মাই কয় যে বৰ্তমান সময়ত এই উদ্যোগটোৰ বাবে 30,000 মেট্ৰিক টন আলুৰ প্ৰয়োজন হ'ব আৰু 2030 চনৰ ভিতৰত এই প্ৰয়োজন 70,000 মেট্ৰিক টনলৈ বৃদ্ধি পাব। এই উদ্যোগৰ বাবে প্ৰয়োজন হোৱা আলু প্ৰথম অৱস্থাত পশ্চিমবংগ আৰু গুজৰাটৰ পৰা অনা হ'ব যদিও পৰৱৰ্তী সময়ত অসমতে প্ৰয়োজনীয় আলু খেতিৰ বাবে বিশেষ ব্যৱস্থা লোৱা হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।
1: যিটো

0: দরকার হয়। আর স্পেশিয়াল বীজর খেতে করার পিছত আমি আলু কোনেও দাম কমিল বুলি পেলাই দিব নালাগে। পেপসি কোম্পানিয়ে আমার আলু কিনিব। নলবাড়ী কামরূপ অসমত উৎপাদন হওয়া আলুরে তেওঁলোকে চিপস বনায়, চিপসর প্যাকেট বিভিন্ন স্থানত বিক্রি করিব। বর্তমান তেখেতসকলক 30,000 মেট্রিক টন আলুর প্রয়োজন আছে। আর কেইদিনমানের ভিতরতে 2030 সনের ভিতরত তেখেতসকলক 70,000 মেট্রিক টন আলুর প্রয়োজন হব।
1: বিগত সময়ছোৱাত ৰাজ্যখনত 3,00,000 কোটি টকাৰ বিনিয়োগ হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ইয়াৰ ফলত 1,00,000 যুৱক যুৱতীয়ে সংস্থাপন লাভ কৰিছে। অসমত আৰু অধিক কৃষিৰ ওপৰত নিৰ্ভৰশীল উদ্যোগ স্থাপন কৰা হ'ব বুলি প্ৰকাশ কৰি ৰাজ্যখনক নতুনকৈ সজোৱাৰ প্ৰচেষ্টা আৰম্ভ হৈছে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। তেওঁ কয় যে পেপচিকৰ এই উদ্যোগে ৰাজ্যৰ কৃষক আৰু বজাৰ ব্যৱস্থাৰ মাজত শক্তিশালী সংযোগৰ শুভাৰম্ভণি কৰিলে। এই উদ্যোগৰ জৰিয়তে নামনি অসমৰ 7,000 কৃষক উপকৃত হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। অনুষ্ঠানত টিহুৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, পেপচিকৰ দক্ষিণ এছিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া জাগ্ৰত কটেচাকে ধৰি ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও শীৰ্ষ বিষয়া উপস্থিত থাকে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি আই আই টি গুৱাহাটীত আয়োজিত এম চি স্কুৱেৰ প্লাছ ইগনাইট আই আই টি গুৱাহাটী আউটৰিচ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সম্পদভিত্তিক ৰাজ্যৰ পৰা প্ৰযুক্তিভিত্তিক ৰাজ্য হিচাপে অসমক গঢ়ি তুলিবলৈ সকলোৰে সহযোগিতাৰ বাবে আহ্বান জনায়। তেওঁ কয় যে আন্তঃগাঁথনি আৰু উদ্যোগীকৰণৰ ভেটি সুদৃঢ় কৰাৰ পাছত অসমে এতিয়া উদ্ভাৱন, প্ৰযুক্তি আৰু ষ্টাৰ্টআপৰ জৰিয়তে অৰ্থনৈতিক বিকাশৰ নতুন পৰ্যায়ত প্ৰৱেশ কৰিছে। ঔদ্যোগিক জটিলতাসমূহৰ দূৰীকৰণে ৰাজ্যৰ বাবে সম্ভাৱনাৰ নতুন পথ মুকলি কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। এই কাৰ্যসূচী সন্দৰ্ভত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে কয়।
2: আজি আমাৰ অইল ইণ্ডিয়া, নুমলীগড় ৰিফাইনেৰী, আই আই টি গুৱাহাটী সকলোৱে লগ লাগি আমাৰ ইয়াত এটা এনাৰ্জি ছেক্টৰৰ ইনকিউবেশ্যন হাব গঢ়ি তোলাৰ চেষ্টা কৰিছে। এম চি স্কুৱেৰ বুলি এটা কোম্পানী কৰা হৈছে যাৰ উদ্যোগত ইনকিউবেশ্যনৰ ষ্টাৰ্টআপ এক্টিভিটি হ'ব। অসমত এন আৰ এল, গেছ ক্ৰেকাৰ, অইল ইণ্ডিয়া এওঁলোকে বহুত সমস্যাৰ সন্মুখীন হ'ব লাগে এজ এ পাৰ্ট অফ দেয়াৰ ইণ্ডাষ্ট্ৰিয়েল ভেলু চেইন। কিন্তু সেই সমস্যাবিলাকৰ থলুৱা সমাধান নাছিল, সকলো কথাতে বাহিৰলৈ যাব লাগে। এটা প্ৰচেষ্টা লোৱা হৈছে যাতে আমাৰ থলুৱা ইঞ্জিনিয়াৰ উদ্যোগীসকলে আমাৰ হাইড্ৰ'কাৰ্বন ছেক্টৰত হ'ব পৰা সমস্যাসমূহৰ যাতে থলুৱা সমাধান বিচাৰি উলিয়াব পাৰে, তাৰ এটা ডাঙৰ প্ৰচেষ্টা আই আই টি গুৱাহাটীত আজি আৰম্ভ হৈছে। মই অইল ইণ্ডিয়া আৰু এন আৰ এলক এই প্ৰচেষ্টাৰ বাবে ধন্যবাদ জনাইছোঁ।
1: ন্যায়াধীশ এনচুম বেমো মুজৈ আৰু হেলেন ডং লিয়ানিয়ে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে। নিউ ব্লকত আজি পুৱা আয়োজিত এটা অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰে তেওঁলোকক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায়। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
3: আজি বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস। আত্মহত্যা ৰোধ কৰাৰ বাবে সজাগতা সৃষ্টিৰ উদ্দেশ্যে অসমৰ বিভিন্ন স্থানত আজি এই উপলক্ষে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ডিব্ৰুগড় জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত ডিব্ৰুগড় বি এছ চি নাৰ্ছিং মহাবিদ্যালয়ত আজি বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস পালন কৰা হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ তৃষ্ণা বৰাই ৰাইজক শাৰীৰিক স্বাস্থ্যৰ সমান্তৰালকৈ মানসিক স্বাস্থ্যকো সমানে গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনায়। আত্মহত্যাৰ দৰে জটিল সামাজিক মনস্তাত্বিক প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ বাবে মুকলি আলোচনাৰ প্ৰয়োজনীয়তাৰ ওপৰত তেওঁ আলোকপাত কৰে। বিশ্বনাথ জিলাতো আজি ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য কাৰ্যসূচী আৰু জিলা স্বাস্থ্য সমিতিৰ যৌথ উদ্যোগত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত আত্মহত্যা প্ৰতিৰোধ দিৱসৰ লগত সংগতি ৰাখি এখন সজাগতা সভা অনুষ্ঠিত হয়। সভাত জিলা চিকিৎসালয়ৰ অধীক্ষক, জ্যেষ্ঠ চিকিৎসকৰ লগতে ভালেসংখ্যক চিকিৎসা কৰ্মী, আশাকৰ্মী আৰু স্থানীয় লোক উপস্থিত থাকে। বৰপেটাৰ জিলা মানসিক স্বাস্থ্য কাৰ্যসূচী আৰু বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পাতালৰ সহযোগত আজি বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস পালন কৰা হয়। বৰপেটা চিকিৎসা মহাবিদ্যালয় চৌহদত আয়োজিত অনুষ্ঠানত শিক্ষা প্ৰতিষ্ঠানখনৰ অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰকে ধৰি জিলা মানসিক স্বাস্থ্য কাৰ্যসূচীৰ বিষয়া, কৰ্মচাৰী, চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যাপক, অধ্যাপিকা, স্বাস্থ্যকৰ্মী আৰু শিক্ষাৰ্থী উপস্থিত থাকে। অনুষ্ঠানত ভাষণ দি অধ্যক্ষগৰাকীয়ে মানসিক চাপত ভোগা ব্যক্তিসকলৰ প্ৰতি সহানুভূতিশীল আৰু সহায়ক পৰিৱেশ গঢ়ি তোলাৰ ওপৰত আলোকপাত কৰিছে।

0: বিশেষকৈ যুৱ প্ৰজন্মৰ মাজত মানসিক স্বাস্থ্য সম্পৰ্কীয় সজাগতা বৃদ্ধিৰ প্ৰয়োজনীয়তাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে। কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ অধীনৰ মনোৰোগ বিভাগ আৰু জিলা মানসিক স্বাস্থ্য কাৰ্যসূচীৰ অধীনত এই দিৱস উদযাপন কৰা হয়। উল্লেখযোগ্য যে সমাজৰ পৰা আত্মহত্যাৰ প্ৰৱণতা দূৰ কৰাৰ উদ্দেশ্যে প্ৰতিবছৰে 10 ছেপ্টেম্বৰৰ দিনটোত এনে কাৰ্যসূচী লোৱা হয়। এই বছৰ আত্মহত্যাৰ প্ৰতিৰোধ দিৱসৰ মূল বিষয়বস্তু হৈছে আত্মহত্যাৰ ধাৰণাৰ পৰিৱৰ্তন, নিজক হত্যা কৰিবলৈ ইচ্ছা কৰা, আত্মহননৰ প্ৰস্তুতি বা পৰিকল্পনাৰ বিষয়ে আলোচনা, অত্যধিক অপৰাধবোধ, সামাজিক মাধ্যমযোগে আত্মহননৰ ইচ্ছা প্ৰকাশ কৰা, অপৰাধবোধ, সামাজিক মাধ্যমযোগে আত্মহননৰ ইচ্ছা প্ৰকাশ কৰা বা অহৰহ নিৰাশাবাদী মতামত প্ৰকাশ কৰা, আগতে উপভোগ কৰা কাম কাজৰ প্ৰতি তীব্ৰ অনীহা আদি আত্মহত্যাৰ প্ৰৱণতাৰ লক্ষণ হ'ব পাৰে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ নিৰ্বাচন আয়োগৰ দ্বাৰা নিযুক্ত পৰ্যবেক্ষকসকলৰ উপস্থিতিত আজি নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা প্ৰশাসনৰ বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা তথা প্ৰস্তুতিমূলক বৈঠক অনুষ্ঠিত হয়। জিলা নিৰ্বাচনী বিষয়া তথা জিলা আয়ুক্ত আৰণ্যক শইকীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত নিৰ্বাচন আয়োগৰ দ্বাৰা নিযুক্ত সাধাৰণ পৰ্যবেক্ষক অমৰ কুশৱাহা আৰু ব্যয় পৰ্যবেক্ষক বাসুকী নাথ ঝা উপস্থিত থাকে। বৈঠকৰ আৰম্ভণিতে জিলা আয়ুক্তই সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটো সুচাৰুৰূপে সম্পন্ন কৰিবলৈ জিলা প্ৰশাসনে হাতত লোৱা প্ৰস্তুতিসমূহ ব্যাখ্যা কৰে। লগতে ভোটগ্ৰহণৰ অন্তত নথি পত্ৰ জমা দিয়াৰ প্ৰক্ৰিয়া আৰু EVM সুৰক্ষিতভাৱে সংৰক্ষণৰ বাবে চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয় আৰু 10খন উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয় স্থাপন কৰিবলগীয়া ষ্ট্ৰংৰুম সম্পৰ্কে অৱগত কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত প্ৰৱাসী অসমীয়া সুস্মিতা গোস্বামীৰ সাক্ষ্য প্ৰদান প্ৰক্ৰিয়াৰ আজি সামৰণি পৰে। অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা আৰু সন্দীপন গাৰ্গৰ অধিবক্তাই সুস্মিতা গোস্বামীক জুবিন গাৰ্গৰ মৃত্যুৰ সংক্ৰান্তত জেৰা কৰে। উল্লেখযোগ্য যে যোৱা দুটা দিনত অভিযুক্ত শ্যামকানু মহন্ত, শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তৰ অধিবক্তাই তেওঁক জেৰা কৰিছিল। সাক্ষ্য প্ৰদানৰ অন্ত পৰাৰ পাছতে শ্ৰীমতী গোস্বামীয়ে সংবাদ মাধ্যমৰ আগত শিল্পীগৰাকীৰ ন্যায়ৰ বাবে সকলো তথ্য প্ৰমাণ আদালতত প্ৰদান কৰা হৈছে বুলি উল্লেখ কৰে। গোলাঘাট আৰক্ষীয়ে খাৰুৱা তেল চুৰিৰ অভিযোগত সৰুপথাৰ সমজিলাৰ আৰক্ষী অধীক্ষক দীপেন পাটৰক আটক কৰিছে। গোলাঘাটৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই আজি এখন সংবাদমেলত প্ৰকাশ কৰা অনুসৰি তথ্য প্ৰমাণৰ ভিত্তিতে আৰক্ষী বিষয়াগৰাকীক আটক কৰা হৈছে। জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীয়ে জনোৱা মতে ONGCৰ পাইপ ফুটা কৰি খাৰুৱা তেল চুৰি কৰা এটা চক্ৰৰ সৈতে আৰক্ষী বিষয়া শ্ৰী পাটৰৰ সম্পৰ্ক আছিল। তেল চুৰি চক্ৰটোৰ পৰা বিষয়াগৰাকীয়ে নগদ ধন লোৱাৰ তথ্য লাভ কৰা গৈছে বুলি জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীয়ে প্ৰকাশ কৰে। ইপিনে সৰুপথাৰৰ তেল চুৰিকাণ্ডত এতিয়ালৈকে মহিলাসহ মুঠ 5 জন লোকক আটক কৰা হৈছে। প্ৰাৰম্ভিক তদন্তত অঞ্চলটোৰ আন কেইবাজনো লোক ইয়াৰ সৈতে জড়িত থকাৰ তথ্য লাভ কৰা গৈছে বুলি আৰক্ষীয়ে প্ৰকাশ কৰে। এই চুৰি তেল পশ্চিমবংগলৈ সৰবৰাহ কৰা হৈছে বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। ইতিমধ্যে তেল চুৰি চক্ৰৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তোলা হৈছে। এই কাণ্ডৰ সৈতে জড়িত লোকৰ সন্ধানত গোলাঘাট আৰক্ষীয়ে পশ্চিমবংগতো অভিযান চলাব বুলি জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে। চৰাইদেউ জিলাৰ বিভিন্ন অঞ্চলৰ কৃষিভূমিত হুৰপোকৰ আক্ৰমণ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি জিলা কৃষি বিভাগে বিশেষ তৎপৰতাৰে ব্যৱস্থা লৈছে। কৃষি বিভাগৰ উদ্যোগত হুৰপোকৰ দৰে আক্ৰান্ত বিভিন্ন এলেকাৰ কৃষিভূমিত কীটনাশক দ্ৰব্য প্ৰয়োগৰ লগতে ক্ষতিগ্ৰস্ত কৃষকসকলৰ মাজত প্ৰয়োজনীয় কীটনাশক ঔষধো বিতৰণ কৰা হৈছে। চফৰাই কৃষি চক্ৰৰ অন্তৰ্গত খাৰঘৰীয়া দেওঠাই গাঁৱৰ কৃষিভূমিত আজি ড্ৰোনৰ জৰিয়তে কীটনাশক দ্ৰব্য ছটিওৱা হয়। জিলা কৃষি বিভাগ আৰু কৃষি বিজ্ঞান কেন্দ্ৰ শিৱসাগৰ তথা ডিব্ৰুগড়ৰ যৌথ সহযোগত এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়। কৃষি বিজ্ঞানীসকলে অঞ্চলটোত আজি কৃষকসকলক হুৰপোক নিয়ন্ত্ৰণৰ উপায়সমূহৰ বিষয়ে অৱগত কৰাৰ উপৰি সঠিক আৰু নিৰাপদভাৱে কীটনাশক দ্ৰব্য প্ৰয়োগৰ সন্দৰ্ভতো পৰামৰ্শ দিয়ে। এতিয়া পৰৱৰ্তী বাতৰি আগবঢ়াইছে জিন্তিৰাণী ডেকাই।
1: মৰিগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মিলন কক্ষত আজি নৱম ৰাষ্ট্ৰীয় পোষণ মাহৰ শুভাৰম্ভ অনুষ্ঠান আৰু সমন্বয় সভা অনুষ্ঠিত হয়। অতিৰিক্ত জিলা আয়ুক্ত ডঃ নীলাক্ষী বৈশ্যই বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা অনুষ্ঠানত মাতৃ আৰু শিশুৰ পৰিপুষ্টিৰ লক্ষ্যৰে বিভিন্ন বিভাগৰ সমন্বিত পৰিকল্পনা আৰু তৃণমূল পৰ্যায়ত ফলপ্ৰসূ ৰূপায়ণৰ কৌশল সন্দৰ্ভত আলোচনা কৰা হয়। সভাত চাহবাগিচা অঞ্চলত স্বাস্থ্য শিবিৰ আয়োজন আৰু ৰক্তল্পতাগ্ৰস্ত শিশু চিনাক্তকৰণৰ ব্যৱস্থা ল'বলৈ যৌথ স্বাস্থ্যসেৱা সঞ্চালকৰ কাৰ্যালয়ক নিৰ্দেশ দিয়া হয়। তদুপৰি বিদ্যালয়সমূহত পোষণ চেম্পিয়ন বাছনি আৰু পুষ্টি সজাগতা কাৰ্যসূচী ৰূপায়ণৰ বাবে বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ক দায়িত্ব অৰ্পণ কৰা হয়। একেদৰে জনস্বাস্থ্য কাৰিকৰী বিভাগক পানী পৰিচ্ছন্নতা আৰু স্বাস্থ্যবিধি সজাগতা অভিযান আৰু বিশুদ্ধ খোৱাপানীৰ যোগান নিশ্চিত কৰাৰ বাবে নিৰ্দেশ দিয়া হয়। ডাক বিভাগক প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা আৰু সুকন্যা সমৃদ্ধি যোজনাৰ বিষয়ে সজাগতা বৃদ্ধি তথা মাতৃ আৰু কন্যা শিশুৰ কল্যাণমূলক আঁচনিসমূহ ফলপ্ৰসূভাৱে ৰূপায়ণৰ বাবে সমন্বয় বৃদ্ধিৰ আহ্বান জনোৱা হয়। দৰং জিলা মহিলা আৰু শিশু উন্নয়ন বিভাগৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত আজি বিয়লি নৱম ৰাষ্ট্ৰীয় পোষণ

সৈতে সংগতি ৰাখি জিলা আয়ুক্তৰ কাৰ্যালয়ত সভাকক্ষত এখন বৈঠক অনুষ্ঠিত হয়। শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়া আৰম্ভ হৈছে। শিলচৰৰ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি বিভিন্ন ৱাৰ্ডৰ প্ৰাৰ্থীসকলে মনোনয়ন পত্ৰ দাখিল কৰে। ৰাইজৰ দল ফৰাম ফৰ ছচিয়েল হাৰ্মনীৰ লগতে কেইবাগৰাকীও নিৰ্দলীয় প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন দাখিলৰ স্থানত কাছাৰ আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা সুদৃঢ় কৰি তুলিছে। গুৱাহাটী মহানগৰৰ গড়চুক আৰক্ষীয়ে সুৰাৰ বিপণীৰ অনুজ্ঞাপত্ৰ দিয়াৰ নামত ধন সংগ্ৰহৰ অভিযোগত আজি অসম সচিবালয়ৰ গৃহ আৰু নগৰ উন্নয়ন বিভাগৰ বিষয়া দেৱলীনা পাটোৱাৰীক গ্ৰেপ্তাৰ কৰে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে অভিযুক্ত বিষয়াগৰাকীয়ে সুৰাৰ বিপণীৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ আশ্বাস দি তিনিজন লোকৰ পৰা 45 লাখ টকা উৎকোচ লৈছিল। এই বিষয়ে ভুক্তভোগী লোককেইজনে আৰক্ষী থানাত অভিযোগ দাখিল কৰাৰ পাছতে আৰক্ষীয়ে বিষয়াগৰাকীক গ্ৰেপ্তাৰ কৰে। চীনৰ মকিত অনুষ্ঠিত মহিলাৰ জুনিয়ৰ হকী এছিয়া কাপ প্ৰতিযোগিতাত ভাৰতীয় দলটোৱে পাকিস্তানক 19-0 ধূলিচ্ছা কৰি ছেমি ফাইনেলত স্থান নিশ্চিত কৰিছে। খেলখনত আৰম্ভণিৰ পৰাই ভাৰতীয় দলটোৱে দুৰ্দান্ত প্ৰদৰ্শনেৰে প্ৰতিযোগিতাখনৰ এই অন্যতম বৃহৎ জয় সাব্যস্ত কৰে। ভাৰতে 19টা গ'ল, 18টা পেনাল্টি কৰ্ণাৰ আৰু 1টা পেনাল্টি ষ্ট্ৰক লাভ কৰাৰ বিপৰীতে পাকিস্তানে 1টাও গ'ল, কৰ্ণাৰ অথবা পেনাল্টি ষ্ট্ৰক লাভ কৰাত ব্যৰ্থ হয়। ভাৰতৰ হৈ পূজা মালিকে 3টা গ'লেৰে হেট্ৰিক অৰ্জন কৰে। ভাৰতীয় দলটোৱে পৰৱৰ্তী পৰ্যায়ত কোৰিয়া আৰু মালয়েছিয়াৰ মাজত শনিবাৰে হ'বলগীয়া ছেমি ফাইনেলৰ বিজয়ী দলটোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। উল্লেখযোগ্য যে ভাৰতৰ পুৰুষৰ জুনিয়ৰ হকী দলটোৱে জুনিয়ৰ হকী এছিয়া কাপত ইতিমধ্যে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। নলবাৰী জিলাৰ বানেকুছিত পেপচিকৰ আলু চিপ্ছ প্ৰস্তুতকাৰী উদ্যোগৰ শুভাৰম্ভ। এই উদ্যোগৰ জৰিয়তে নামনি অসমৰ 7,000 কৃষক উপকৃত হ'ব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। অসমক সম্পদভিত্তিক ৰাজ্যৰ পৰা প্ৰযুক্তিভিত্তিক ৰাজ্য হিচাপে গঢ় দিয়াৰ বাবে IIT গুৱাহাটীৰ এটা অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ আহ্বান। আত্মহত্যা প্ৰতিৰোধ আৰু মানসিক স্বাস্থ্যৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তত বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস পালন। আৰু মহিলাৰ জুনিয়ৰ হকী এছিয়া কাপ প্ৰতিযোগিতাত পাকিস্তানক 19-0 পৰাস্ত কৰি ভাৰতীয় দলৰ ছেমি ফাইনেলত স্থান নিশ্চিত। সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

0: lapona pornang litum english aluna jaimek angdeng along ason son alun arju iklong tanglo laki akashwani diphu
1: সকলোৰে বাবে সামাজিক সুৰক্ষা অটল পেনচন যোজনা মোদীজীৰ সংকল্প
2: যোজনা উন নৌজৱানো কে লিয়ে হে তাকি আপ জব 60 সাল কে হোগে আপকো কভি কিসি কে সহাৰে কি জৰুৰত না পৰে আপ আপনা বুঢ়াপা ভি গৰো কে সাথ বিতা সকো
1: এতিয়ালৈ এই যোজনাত 8 কোটি 85 লাখতকৈ অধিক লাভার্থী জড়িত হৈছে যদি আপুনিও 18 পৰা 40 বছৰৰ ভিতৰৰ তেন্তে মাহিলী অটল পেনচনৰ হৈতে যোজনাৰ তিনিটা নিশ্চিত লাভৰ বিষয়ে জানিবলৈ নিজৰ বেংকৰ শাখাৰ হৈতে যোগাযোগ কৰক
0: আদুন্থু জুতাংহার চিয়ে যাইমেক আংডেং আলং বাবু বে লাপেন হুটবাং স্যামসন ইং তিয়ংবং চিহু চিপুত আর্যুক সিনেন